এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি দেওবাৰ, অসমীয়া লেখেৰে 1948 আহাৰ মাহৰ 27, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 12, পুৱা 5:56 হৈ যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান প্ৰচাৰ। ষ্টুডিঅ'ত এয়া মই পলাক্ষী বৰা, কাৰ্যকক্ষত আছে উৎপল গোহাঁই বৰুৱা আৰু নিয়ন্ত্ৰণ কক্ষত আছে প্ৰদীপ কুমাৰ।

এয়া আকাশবাণী নগাঁও খন্তেক পাছতেই 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ক্ৰমে হিন্দীত আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।

আজি পুৱা 6:15 আগবঢ়োৱা হ'ব ভক্তিমূলক অনুষ্ঠান উপাসনা। পুৱা 6:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। তাৰ পাছতে শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। পুৱা 7:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ক্ৰমে নিয়োগ বাতৰি আৰু অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত। পুৱা 7:30 শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবি।

ব্ৰিগেড। পুৱা 8 বজাত আৰু 8:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ক্ৰমে হিন্দীত আৰু ইংৰাজীত বাতৰি, পুৱা 8:30 আৰু 9 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ক্ৰমে গীতিমালিকা আৰু পুৱাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আজি পুৱা 9:15 মিনিটত আগবঢ়োৱা হ'ব কণ কণ ভাইটি ভণ্টিসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান সেউজী পাত। পুৱা 9:45 মিনিটত আগবঢ়োৱা হ'ব নাম। 10:00 শুনিবলৈ পাব কেইটিমান বৰগীত। পুৱা 11:00 পৰা বিয়লি 4:29 মিনিটলৈ আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আজি বিয়লি 4:30 মিনিটত আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

বিয়লি 5:30 আগবঢ়োৱা হ'ব গয়া ৰাইজৰ চৰা। 6:10 আয়তি, সন্ধ্যা 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। সন্ধ্যা 7:20 আধুনিক গীতৰ অনুষ্ঠানত আজি গীত শুনিবলৈ পাব শিল্পী ৰীতা বৰা অধিকাৰীৰ কণ্ঠত। 7:30 আগবঢ়োৱা হ'ব সুৰ লহৰী। নিশা 8:02 সাতসৰী। নিশা 8:32 নিবেদন কৰা হ'ব কেইটিমান পুৰণি অসমীয়া গীত। নিশা 9:15 শুনিবলৈ পাব গজল। আজি নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত খেয়াল ৰাগ য়মন শুনিবলৈ পাব শিল্পী হীৰাবাই পাৰডেকাৰ কণ্ঠত। তাৰ পাছতে আগবঢ়োৱা হ'ব সুৰ বাহাৰ ৰাগ মধুমতি উস্তাদ ইমৰাত খানৰ কণ্ঠত। আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ পৰিব নিশা 10:00। এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

ইমান পৰে উপাসনা অনুষ্ঠানটিত আজি শুনিবলৈ পালে ভাৰতী চৌধুৰীৰ কণ্ঠত লোকগীত, লক্ষণ দাস আৰু সংগীসকলৰ কণ্ঠত নাম, আৰু শেষত সেয়া ভজন শুনিলে অনুপ জালতাৰ কণ্ঠত। উপাসনা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত এয়া শুনক ওস্তাদ বাৰী গোলাম আলী খানৰ কণ্ঠত ঠুমৰি ৰাগ ভৈৰৱী।

ঠুমৰি ৰাগ ভৈৰৱী শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো অসমীয়া গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া শুনক ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

অসমীয়া গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, খন্তেক পাছতে 7 বজাত আৰু 7:05 মিনিটত ক্ৰমে নিয়োগ বাতৰি আৰু অসমীয়াত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-এ চাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন উলংঘা কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত ছুইগী ইনষ্টামাৰ্টলৈ জাননী জাৰি কৰা হৈছে। আৰু ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 দশকৰো অধিক সময়ত এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নিউজিলেণ্ড ভ্ৰমণ আছিল আৰু এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণকালত শ্ৰীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লক্সনৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। দুয়োখন দেশে প্ৰতিৰক্ষা, পৰ্যটন, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ উৎপাদন আৰু পশুপালনকে ধৰি বিভিন্ন ক্ষেত্ৰত 5 বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ভ্ৰমণকালত শ্ৰীমোদীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত আয়োজিত এটা সমূহীয়া অনুষ্ঠানতো ভাগ লয়। এই অনুষ্ঠানত 10,000ৰো অধিক প্ৰৱাসী ভাৰতীয়ই অংশগ্ৰহণ কৰে। সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ ভৱিষ্যত পৰস্পৰৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্য চুক্তিয়ে বিকশিত ৰাষ্ট্ৰৰ দিশে ভাৰতৰ যাত্ৰা ত্বৰান্বিত কৰিব বুলি মন্তব্য কৰে।
2: ভাৰত আৰু নিউজিলেণ্ড কে ৰিশ্তে মে য়াদে ভি হ্যায়, দোস্তি ভি হ্যায়, ভ্যালুজ ভি হ্যায় আর এক কমিটমেন্ট ভি হ্যায়। ভাৰত নিউজিলেণ্ড কি ইহি ওয়াকা এক নই যাত্ৰা পৰ নিকলনে কে লিয়ে তৈয়াৰ হ্যায়। हमारे सामने अवसरों से भरा खुला समुद्र है, हवाएं हमारे साथ है, समंदर की विशाल लहरें हमारे साथ है, इच्छा शक्ति का नीला आसमान हमारे साथ है, पाने को काफी कुछ है और मैं जानता हूं हम सफल होंगे।
1: ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। কোনো লোকে নিয়ম উলংঘা কৰাৰ ফলত এই দুৰ্ঘটনা হোৱা বুলি চিনাক্ত হলে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ লগতে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সকাহ আগবঢ়াবলৈও নিৰ্দেশ দিছে। কনচুলেট জেনেৰেলে কয় যে আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা প্ৰদান, অধিক প্ৰাণহানি ৰোধ তথা দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সহায় আৰু সমৰ্থন আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী হানে নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4 ক্ৰু সদস্যকে ধৰি মুঠ 37 লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰত ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতেই এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় কৰ্তৃপক্ষই 21 লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱাৰ বিপৰীতে 2 মহিলাকে ধৰি 15 ভাৰতীয় লোকৰ মৃত্যু হয়। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে এই তালিকা প্ৰকাশ কৰিছে। মৃত্যু হোৱা 15 ভিতৰত 10 তামিলনাডুৰ, 3 অন্ধ্ৰপ্ৰদেশৰ আৰু 2 কেৰালাৰ বুলি জানিব পৰা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ভিয়েটনামৰ ফুকক দ্বীপৰ সমীপত নাও দুৰ্ঘটনাত 15 ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই দুৰ্ভাগ্যজনক ঘটনাত তেওঁ অত্যন্ত মৰ্মাহত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ইৰাণৰ সামৰিক বাহিনী IRGC-এ চাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে এই আক্ৰমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰাই চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰ্মুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনা বাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজক হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। হৰমুজ প্ৰণালীৰ ঘটনাৱলীক লৈ আমেৰিকা ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি দেশখনৰ নৌসেনা বাহিনীয়ে সকীয়াই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই হৰমুজ প্ৰণালী মুকলি কৰা হৈছে আৰু সামুদ্ৰিক পথটোৰে আহ যাহ কৰা কোনো জাহাজৰ ওপৰত এতিয়া আৰু আক্ৰমণ কৰা নহয় বুলি ইৰাণে ৰাজহুৱাভাৱে ঘোষণা কৰাটো বিচাৰিছে। আমেৰিকাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইৰাণৰ ক্ষমতাকেন্দ্ৰিক অভ্যন্তৰীণ সংঘৰ্ষৰ বাবে কোনো চুক্তিত উপনীত হোৱাত অসুবিধা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে যে উত্তেজনা সত্বেও ইৰাণৰ সৈতে আলোচনা অব্যাহত থাকিব। অঞ্চলটোত নতুনকৈ সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ বাবে সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে বিবৃতি দিছে। ইৰাণে কৈছে যে হৰমুজ প্ৰণালী দেশখনৰ নিয়ন্ত্ৰণতে থাকিব আৰু সমুদ্ৰ পথটোৰে অহা যোৱা কৰা জাহাজসমূহে শুল্ক আদায় দিব লাগিব। ইফালে ওমানে হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ বাবে দুটা সুকীয়া পথৰ প্ৰস্তাৱ দিছে, এটা ইৰাণৰ জলৰাশি আৰু আনটো ওমানৰ জলৰাশিৰ মাজেৰে। অৱশ্যে ইৰাণে এই প্ৰস্তাৱ খাৰিজ কৰিছে। খাদ্য সুৰক্ষা আৰু মান আইন 2006ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্ৰাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে ছুইগি ইনষ্টামাৰ্টলৈ 9খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰণে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিশদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দিয়াত ব্যৰ্থ হলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰাধিকৰণে উল্লেখ কৰিছে। গ্ৰাহকসকলে ছুইগি ইনষ্টামাৰ্টৰ জৰিয়তে ম্যাদ উকলি যোৱা, পচি যোৱা, অসুৰক্ষিত খাদ্য সামগ্ৰী যোগান ধৰা বুলি অভিযোগ উত্থাপন কৰিছে। খাদ্য নিয়ন্ত্ৰকৰ জাননীত উল্লেখ কৰা অবৈধ বা অস্তিত্বহীন অনুজ্ঞাপত্ৰ আৰু FSSII পঞ্জীয়নভুক্ত নামৰ পৰিৱৰ্তে অবৈধভাৱে পৃথক নাম ব্যৱহাৰ কৰি অহা খাদ্য ব্যৱসায় গোটসমূহৰ বিষয়টোক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। ভেনেজুৱেলাত যোৱা 24 জুনত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 4,333লৈ বৃদ্ধি পাইছে। নেশ্যনেল এছেম্বলিৰ অধ্যক্ষ জৰ্জ ৰডৰিগছে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অহা সপ্তাহৰ পৰা থকা ঘৰৰ ব্যৱস্থা কৰা হ'ব। ইপিনে এই ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত 315টা শৱদেহ এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। এই প্ৰলয়ংকাৰী ভূমিকম্পত 16,740গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰায় 17,000 লোক গৃহহীন হৈছে। বিজেপিয়ে নেশ্যনেল কনফাৰেন্স পাৰ্টীৰ বিধায়কসকলক নিজ দললৈ নিয়াৰ চেষ্টা চলাই থকা বুলি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই অভিযোগ উত্থাপন কৰাৰ বিষয়টো বিজেপিয়ে সমালোচনা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কৈছে যে ওমৰ আব্দুল্লাই এটা দায়িত্বহীন মন্তব্য দিছে যিটো অত্যন্ত নিন্দনীয়। শ্ৰীত্ৰিবেদীয়ে এইবুলি অভিযোগ কৰিছে যে শ্ৰীআব্দুল্লাই তেওঁৰ চৰকাৰৰ অসমৰ্থতা আৰু অপশাসন ঢাকিবলৈ আৰু এই বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাবলৈ এই ধৰণৰ যুক্তিহীন অভিযোগ উত্থাপন কৰিছে। ওমৰ আব্দুল্লাই কৰা অভিযোগৰ যথোচিত প্ৰমাণ দিয়া অথবা নিজৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বিজেপিৰ নেতাগৰাকীয়ে দাবী উত্থাপন কৰিছে। ইংলেণ্ডে যোৱা নিশা ছাউদাম্পটনত অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক 56 ৰানত পৰাস্ত কৰি 4-0 ফলাফলেৰে শৃংখলা হস্তগত কৰিছে। ভাৰতে 258 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 201 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 257 ৰান কৰে। জৰ্জ বাটলাৰক প্লেয়াৰ অব দ্য ছিৰিজ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বৰষুণৰ বাবে শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰা হৈছিল। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 1-0 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে এই গ'লটো দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰীয়ে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15জন ভাৰতীয় পৰ্যটকৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। ইৰাণৰ সামৰিক বাহিনী IRGCয়ে ছাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজত লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। খাদ্য সুরক্ষা আর মান আইন উলঙ্ঘা করা বলে উঠা অভিযোগ সন্দর্ভত সুইগি ইনস্টামার্টলে জাননী জারি করা হয়েছে। আর ইংল্যান্ডে বিশ্বকাপ ফুটবল প্রতিযোগিতার সেমি ফাইনালত প্রবেশ করেছে। আমার এটার বাতর ইমানেই, পরবর্তী বাতর পুয়া 7:55 শুনব।
3: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আনিছে মণিকা দেৱীয়ে।

0: নমস্কাৰ, শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠানটি মুকলি কৰিছোঁ। চক্ৰেটিছে কৈছে, তোমাক মানুহে কিদৰে ভবাটো বিচৰা, সেই সম্বন্ধে জনাই হ'ল যশস্যালাভৰ ক্ষেত্ৰত প্ৰথমটো খোজ। আজি দেওবাৰ, 1948ৰ আহাৰ মাহৰ 27 আৰু ইংৰাজী 2026ৰ 12 জুলাই। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:43 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14। আজি কৃষ্ণা ত্ৰয়োদশী। আজি নেশ্যনেল চিম্পলচিটি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় সৰলতা দিৱস। এই দিৱস সম্পৰ্কে কিছু কথা কৈছে ৰঙাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জিলমিল বৰাই।
1: প্ৰতি বছৰে 12 জুলাই তাৰিখে ৰাষ্ট্ৰীয় সৰলতা দিৱস পালন কৰা হয়। আমেৰিকাৰ বিখ্যাত দাৰ্শনিক তথা প্ৰকৃতিবিদ হেনৰী ডেভিড থোৰৰ জন্মবাৰ্ষিকী উপলক্ষে এই দিৱস উদযাপন কৰা হয়। তেওঁ প্ৰকৃতিৰ মাজত সৰল জীৱন যাপন কৰিছিল আৰু তেওঁৰ বিখ্যাত গ্ৰন্থ ৱাল্ডেনত সৰলতাৰ বিষয়ে আলোকপাত কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্যসমূহ হৈছে সৰলতাৰ প্ৰচাৰ, আধুনিক জীৱনৰ জটিলতা আৰু মানসিক চাপ হ্ৰাস কৰি এক শান্তিপূৰ্ণ জীৱনশৈলী গঢ়ি তোলা, প্ৰকৃতিৰ সৈতে সম্পৰ্ক, আধুনিক প্ৰযুক্তিৰ পৰা কিছু সময় আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ সৈতে সময় কটোৱা, মিনিমেলিষ্ট বা মিতব্যয়ী জীৱন, অপ্ৰয়োজনীয় সামগ্ৰী বৰ্জন কৰি অনাৱশ্যকীয় খৰচ কমোৱা আৰু উপলব্ধ বস্তুতে সন্তুষ্ট থকা। এই দিৱস উপলক্ষে আপুনিও নিজৰ জীৱনত সৰলতা অনাৰ বাবে ঘৰৰ অপ্ৰয়োজনীয় বস্তু আঁতৰ কৰিব পাৰে, লগতে অনাৱশ্যকীয় খৰচ কমাই পৰিয়াল আৰু প্ৰকৃতিৰ সৈতে অধিক সময় অতিবাহিত কৰিব পাৰে। দৈনন্দিন জীৱনত মিতব্যয়িতা বা মিনিমেলিষ্ট জীৱনশৈলী অৱলম্বন কৰাটো অতি সহজ। ই কেৱল পইচা বচোৱাই নহয়, মানসিক শান্তিও প্ৰদান কৰে। আপুনি সৰু সৰু পদক্ষেপবোৰৰ জৰিয়তে এই যাত্ৰা আৰম্ভ কৰিব পাৰে। ঘৰৰ অপ্ৰয়োজনীয় সামগ্ৰী আঁতৰাওক। ব্যৱহাৰ নকৰা কাপোৰ বা সামগ্ৰীবোৰ দান কৰক বা পেলাই দিয়ক। সীমিত সঁজুলি ব্যৱহাৰ অৰ্থাৎ পাকঘৰ বা পঢ়ামেচত কেৱল প্ৰতিদিনে প্ৰয়োজন হোৱা বস্তুবোৰহে ৰাখক। কম দামৰ বহুতো বস্তু কিনাতকৈ বেছিদিন টিকি থকা এটা ভাল বস্তু কিনক। মাহৰ আৰম্ভণিতে থকা খোৱা আৰু জৰুৰী খৰচৰ এখন তালিকা বনাওক। বাহিৰৰ খাদ্য খোৱা বা চিনেমা চোৱাৰ দৰে খৰচবোৰ অলপ সীমিত কৰক। মানসিক চাপ কমাবলৈ পৰ্যাপ্ত টোপনি যাওক, ডায়েৰী লিখাৰ অভ্যাস কৰক আৰু শুবলৈ যোৱাৰ অন্ততঃ 30 মিনিট আগতে মোবাইল, টিভি বা লেপটপ ব্যৱহাৰ বন্ধ কৰক। প্ৰকৃতিৰ সৈতে সময় কটোৱাটোৱেই আমাৰ শৰীৰ আৰু মন সতেজ কৰাৰ আটাইতকৈ সহজ আৰু প্ৰাকৃতিক উপায়। ই মানসিক চাপ কমোৱাৰ লগতে মনোযোগ বৃদ্ধি কৰে। তাৰ বাবে পুৱা বা গধূলি খোজকঢ়া, ঘৰতে বাগিচা কৰা, প্ৰাকৃতিক দৃশ্য উপভোগ কৰা আদি কাম কৰিব পাৰে। মুঠৰ ওপৰত সৰলতা দিৱসৰ উদ্দেশ্য হৈছে আধুনিক জীৱনৰ মানসিক চাপ, দৌৰাত্ম আৰু অত্যাধিক বস্তুগত মোহ পৰিহাৰ কৰি জীৱনটোক সৰল আৰু অৰ্থপূৰ্ণ কৰি তোলা।
0: ইমান পৰে শ্ৰোতাক ৰাষ্ট্ৰীয় সৰলতা দিৱস উপলক্ষে কিছু কথা জনালে ৰঙাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী জিলমিল বৰাই। প্ৰথম অসমীয়া শিশু আলোচনী লৰাবন্ধুৰ প্ৰতিষ্ঠাপক সম্পাদক

কৰুণাভিৰাম বৰুৱা 1874 চনৰ 2 জুনত নগাঁৱত তেখেতৰ জন্ম হৈছিল। ঊনবিংশ শতিকাৰ বিশিষ্ট সমাজ সংস্কাৰক গুণাভিৰাম বৰুৱাৰ তেওঁ বৰপুত্ৰ আছিল। কৰুণাভিৰাম বৰুৱাৰ সম্পাদনাত 1888 চনত নগাঁৱৰ পৰা অসমৰ প্ৰথমখন শিশু আলোচনী লৰাবন্ধু প্ৰকাশ পাইছিল। শিশুৰ মাজত জ্ঞানৰ প্ৰসাৰ আৰু সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাই আছিল ইয়াৰ মূল লক্ষ্য। 1885 চনত আসাম বন্ধু আলোচনীৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিকভাৱে তেওঁৰ প্ৰমীলা নামৰ উপন্যাস এখন প্ৰকাশ পাইছিল। 1893 চনৰ আজিৰ তাৰিখতেই তেখেতৰ মৃত্যু হয়। দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰ চিলিৰ কবি পাবলো নেৰুদা মাত্ৰ 13 বছৰ বয়সতে কবি হিচাপে স্বীকৃতি পোৱা নেৰুদাই গভীৰ প্ৰেমৰ কবিতা আৰু বাস্তৱধৰ্মী ৰচনাৰ বাবে বিখ্যাত আছিল। তেওঁ 1970 চনৰ পৰা 1973 চনলৈ চিলিৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ প্ৰকৃত নাম আছিল ৰিকাৰ্ডো এলিয়েছ বাছুয়াল্টো। চেক গণৰাজ্যৰ বিখ্যাত কবি জন নেৰুদাৰ নামৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ পাবলো নেৰুদা ছদ্মনাম গ্ৰহণ কৰে। তেওঁৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টিৰ ভিতৰত 20 লাভ পইমছ এণ্ড এ চং অফ ডেস্পেয়াৰ আৰু কেণ্টো জেনেৰেল উল্লেখযোগ্য। তেওঁৰ কবিতাত উদ্ভাসিত হৈছিল আমেৰিকাৰ আচল কাহিনী, ভৌগোলিক পৰিৱেশ, স্বেচ্ছাচাৰী শাসকৰ হাতত লাঞ্ছিত হোৱা জনসাধাৰণ আৰু আৱেগমধুৰ ভিন্ন সুৰ। 1931 চনত নেৰুদাক সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল। 1973 চনৰ 23 ছেপ্টেম্বৰত লেটিন আমেৰিকাৰ অমৰ কবি পাবলো নেৰুদাৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনো আহক গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ এটি গীত।

ফৰাচী চিকিৎসক বেক্টেৰিয়াবিদ এলবাৰ্ট কামেট। 1863 চনৰ আজিৰ তাৰিখতেই ফ্ৰান্সত তেখেতৰ জন্ম হৈছিল। 1886 চনত তেওঁ পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত স্কুল অৱ নেভেল ফিজিচিয়ানৰ পৰা প্ৰশিক্ষণ লাভ কৰে। 1921 চনত তেওঁ সহযোগী পশু চিকিৎসক গুৱেৰিনৰ সৈতে মিলি BCG ভেকচিন উদ্ভাৱন কৰে। বৰ্তমান সময়তো যক্ষ্মা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই এই ভেকচিন ব্যৱহাৰ কৰে। 1895 চনত তেওঁ ফেটিসাপৰ দৰে অতি বিষাক্ত সাপৰ বিষ নিৰাময়ৰ বাবে প্ৰথম এণ্টিকোব্ৰা ছিৰাম বা এণ্টিভেনম প্ৰস্তুত কৰি চিকিৎসা বিজ্ঞানলৈ এক বৈপ্লৱিক অৱদান আগবঢ়ায়। তেওঁ ঔদ্যোগিক চহৰসমূহৰ জনস্বাস্থ্য উন্নত কৰা, বিশুদ্ধ খোৱাপানী আৰু সামাজিক চিকিৎসাৰ দিশতো কাম কৰিছিল। 1933 চনৰ 29 অক্টোবৰত পেৰিছত তেখেতৰ মৃত্যু হয়। ভাৰতীয় চিনেমাৰ অন্যতম সফল অভিনেতা ৰাজেন্দ্ৰ কুমাৰ 1927 চনৰ 20 জুলাইত বৰ্তমান পাকিস্তানৰ অন্তৰ্গত শিয়ালকোটত তেখেতৰ জন্ম হৈছিল। 60ৰ দশকত একেৰাহে বহুকেইখন ব্যৱসায়িকভাৱে সফল ছবি দিয়াৰ বাবে তেওঁক জুবিলি কুমাৰ বুলিও জনা যায়। 1957 চনত মাডাৰ ইণ্ডিয়া ছবিত অভিনয় কৰি তেওঁ প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰে। অভিনয় জীৱনত তেওঁ 80খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা কিছু উল্লেখযোগ্য ছবি হৈছে দিল্লীক মন্দিৰ, আই মিলন কি বেলা, সংগম আৰু আৰজু। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক 1969 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। 1999 চনৰ 22 জুলাইত তেখেতৰ মৃত্যু হয়। এইবাৰ আহোঁ বিশ্ব ইতিহাসৰ আজিৰ দিনটোৰ ঘটনাৱলীলৈ। 1854 চনৰ আজিৰ তাৰিখতে ফটোগ্ৰাফীৰ ৰোল ফিল্মৰ আৱিষ্কাৰক জৰ্জ ইষ্টমেনৰ জন্ম হৈছিল। 1997 চনৰ আজিৰ তাৰিখতে শান্তিৰ নবেল বঁটা বিজয়ী সমাজকৰ্মী মালালা ইউচুফজাইৰ জন্ম হৈছিল। 1979 চনৰ আজিৰ তাৰিখতে গ্ৰেট ব্ৰিটেইনৰ পৰা কিৰ্বিটিয়ে স্বাধীনতা লাভ কৰিছিল। ভাৰতীয় ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ যে 1823 চনৰ আজিৰ তাৰিখতে ভাৰতত নিৰ্মিত প্ৰথমখন বাষ্পচালিত জাহাজ ডাইনাই কলকাতা বন্দৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। 1980 চনৰ আজিৰ তাৰিখতে SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিণী মহাকাশলৈ নিক্ষেপ কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই মণিকা দেৱীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: আকৌ ভূমিকম্প, পলা পলা পলা পলা।
1: মাজনী, অ মাজনী, এ ভিতৰৰ পৰা ওলাই আহ। হে ভগৱান, ৰক্ষা কৰা, ৰক্ষা কৰা।
0: এ ভাঙিল ভাঙিল, ওপৰৰ দুইটা ৰদ ভাঙিলে।
1: কৃষ্ণ কৃষ্ণ, ভাল কাৰোৰে যে গাত নপৰিল দেই।
2: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
0: এই নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
2: হেৰ শুন, তোক কিমানবাৰ ক'ম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকৈ বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
0: এই আমাৰ নগাঁৱত ক'ত পাম হে দাদাইদেউ?
2: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
0: অ, টাটা ষ্টীল আছিয়ানাত ন?
2: ল ল, ফোন নম্বৰটো লৈ ল, 9101772513।
0: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101772513।
3: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰডহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰড। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101772513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত।
4: প্ৰিয় শ্ৰোতা, পুনৰ উভতি আহিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠানটিলৈ। অনুষ্ঠানটিত এবাৰ আগবঢ়াইছোঁ হামৰাজ বোলছবিত মহেন্দ্ৰ কাপুৰৰ কণ্ঠত এই গীতটি।

0: হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হৈবৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকু ৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই 2টা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই 8:00 বজাত আৰু 8:15 মিনিটত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ক্ৰমে হিন্দীত আৰু ইংৰাজীত বাতৰি পুৱা 8:30 বজাত আৰু 9:00 বজাত কেন্দ্ৰই ৰিলে কৰি শুনাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা ৰমেন বৰুৱাৰ।

নীলিমা খাতুনৰ কণ্ঠত কেশৱ মহন্ত ৰচিত আৰু ৰমেন বৰুৱা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া সন্ধান শইকীয়া। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

0: সন্ধান শইকীয়াৰ কণ্ঠগীতটি শুনিলে। গীতিকাৰ আছিল কীৰ্তিকমল ভূঞা, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নলিনীবালা দেৱীৰ কথাৰে মিনতি ভূঞাৰ কণ্ঠৰ এটি গীত।

0: মিনতি ভূঞাৰ কণ্ঠত নলিনীবালা দেৱীৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া জয়ন্ত কুমাৰ শৰ্মা, গীতিকাৰ পূৰ্ণ ভট্টাচাৰ্য, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: জয়ন্ত কুমাৰ শৰ্মাৰ কণ্ঠত পূৰ্ণ ভট্টাচাৰ্যৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ মনীষা হাজৰিকাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা অনিল কলিতাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অনিল কলিতা ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণিকৰক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ।

0: এতিয়া শুনক বিতং বাতৰি। ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিশ্ববৰণ্য শিল্পীগৰাকীৰ সমন্বয় তীৰ্থত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সমন্বয় তীৰ্থত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য তৰ্পণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই কয় যে চৰকাৰে সুধাকণ্ঠ সৃষ্টিৰাজীৰ চৰ্চাকে ধৰি আন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণেৰে সমন্বয় তীৰ্থ প্ৰাণৱন্ত কৰি ৰখাৰ বাবে পদক্ষেপ ল'ব। তেওঁ কয় যে সমন্বয় সৌধটোৰ কিছু সালসলনি কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰি দৰ্শনাৰ্থীক ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা দিয়া হ'ব বুলি প্ৰকাশ কৰে। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চও নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তেই তেওঁ সৃষ্টিৰাজীৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডঃ শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। পাছত মুখ্যমন্ত্ৰীয়ে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তিনিটা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰো বুজ লয়। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জাতীয় যৌথ মঞ্চৰ উদ্যোগত আয়োজিত নাগৰিক অভিৱৰ্তনত অংশ লৈ কালি নদী বিশেষজ্ঞগৰাকীয়ে কয় যে পৰম্পৰাগত মথাউৰি অথবা সাময়িক প্ৰতিৰোধমূলক কাৰ্যৰে খহনীয়া স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি, ইয়াৰ ভৌগোলিক আৰু গাঁথনিগত চৰিত্ৰৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ডঃ শৰ্মাই ৰাজ্যৰ বান সমস্যা ৰোধৰ বাবে নদীৰ গভীৰ ভূতাত্বিক অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নাগৰিক সমাজে জিঅ' বেগ ব্যৱহাৰ কৰাৰ পাছতো জিলাখনত খহনীয়া প্ৰতিৰোধ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে লগতে চৰকাৰক শীঘ্ৰে বিকল্প বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। খহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাক পদ্ধতিগতভাৱে আগবঢ়াই নিয়াৰ বাবে বৃহত্তৰ ডিব্ৰুগড় বান খহনীয়া সুৰক্ষা সমিতি গঠনৰ বাবে এই অনুষ্ঠানতে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। শ্ৰীৰায়ে বৰষুণৰ পাছতে নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা ক্ষিপ্ৰ কৰি তোলাত গুৰুত্ব আৰোপ কৰি এই ক্ষেত্ৰত যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে কালি নিশা অহা বৰষুণৰ ফলত মহানগৰীৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বৰ্ধনা জ্ঞাপন কৰে। এই অসাধাৰণ সাফল্যৰ বাবে গড়ক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে পৰ্বতাৰোহীগৰাকীৰ এই কৃতিত্ব অদম্য সাহস, দৃঢ়তা আৰু উদ্যমৰ উজ্জ্বল নিদৰ্শন। পৰ্বতাৰোহীগৰাকীৰ সাফল্যে যুৱ প্ৰজন্ম বিশেষকৈ ছোৱালীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু শ্ৰেষ্ঠত্ব অৰ্জনৰ পথত ব্ৰতী হবলৈ অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপাল আচাৰ্যই প্ৰকাশ কৰে। ৰাজ্যপালগৰাকীয়ে লগতে ভৱিষ্যতৰ বাবে ৰূপামণিক শুভকামনা জনায়। উল্লেখযোগ্য যে ৰূপামণিগড়ে যোৱা 21 মে'ত ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা আন্তঃৰাষ্ট্ৰীয় এভাৰেষ্ট আৰোহণ দলৰ সদস্য হিচাপে মাউণ্ট এভাৰেষ্ট শৃংগ সফলতাৰে আৰোহণ কৰিছিল। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বৰক্ষেত্ৰী বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হ'ব। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ আৰু অপিয়ামকে ধৰি 472 কোটি 51 লাখ টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰা হ'ব। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান কালি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
2: প্লাষ্টিকটো আমি কেনেধৰণে ভালকৈ ব্যৱহাৰ কৰিব পাৰোঁ বা ছিংগল ইউজ প্লাষ্টিকবিলাক আমি কেনেধৰণে ভৱিষ্যতে ক'ত লৈ যাব পাৰিম বা বাকীবিলাক প্লাষ্টিক কেনেকৈ কৰিব পাৰিম এই লৈ আমি সজাগতা আৰম্ভ কৰিব লৈছে। ঘৰে ঘৰে সজাগতা কৰিব, দোকানবিলাকত সজাগতা কৰাৰ কথা কৈছে আৰু আমাৰ স্কুলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক লৈ আমি যদি এই সজাগতা অভিযানটো ভালকৈ কৰিব পাৰোঁ আৰু আমি যদি ৰাইজৰ সহযোগিতা পাওঁ আমি 2 বছৰৰ ভিতৰত সুন্দৰ এখন আমি ডিমৌ পাম য'ত প্লাষ্টিকৰ ব্যৱহাৰ কৰাৰ পিছতো প্লাষ্টিকৰ সৎ ব্যৱহাৰে ভৱিষ্যতে প্লাষ্টিকখিনিও যাতে কেনেধৰণে নাইকিয়া কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা হাতত লৈছোঁ। ইয়াতে এটা কম্প্ৰেছিং ইউনিট, তাৰপিছত প্লাষ্টিকবিলাক আমাৰ যিবিলাক ৰাস্তা বনোৱা যিবিলাক আলকেটেৰা তাত লগত একেলগে মিক্সিং কৰি ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এই প্লাষ্টিকবিলাক ব্যৱহাৰ কৰা এই ধৰণৰ অভিলাষী আঁচনিয়ে আমাৰ অঞ্চলটো চাফ চিকুণতা কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি আমি আশা কৰিছোঁ।
0: শ্ৰীবৰগোহাঁয়ে কালি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা এটা খোৱাপানী যোগান প্ৰকল্পও মুকলি কৰে। তিনিচুকীয়া জিলাৰ ৰূপাই তন্ময় সোণোৱালে অসমীয়া সাহিত্যৰ কালজয়ী সৃষ্টি উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী উপন্যাসখন স্পেনিছ ভাষালৈ অনুবাদ কৰিছে। তন্ময় সোণোৱালৰ এই সাফল্য অসমীয়া ভাষা সাহিত্যৰ বাবে গৌৰৱময় অধ্যায় হিচাপে চৰ্চা হৈছে। তেওঁৰ এই অনুবাদৰ জৰিয়তে অসমৰ সাহিত্য সংস্কৃতি, সমাজ জীৱন আৰু ঐতিহ্য বিশ্বৰ স্পেনিছ ভাষী পঢ়ুৱৈৰ কাষ চাপিব বুলি সাহিত্য মহলে আশা প্ৰকাশ কৰিছে। নেশ্যন প্ৰেছ প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা স্পেনিছ ভাষাত অনুদিত মিৰি জীয়ৰী বৰ্তমান ভাৰতৰ উপৰি আমেৰিকা, ব্ৰিটেইন, ছিংগাপুৰ আৰু মালয়েছিয়াত বিক্ৰীৰ বাবে উপলব্ধ হৈছে। তন্ময় সোণোৱালে ইয়াৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সৃষ্টি, অমৰ সৃষ্টি, বুঢ়ী আইৰ সাধু স্পেনিছ ভাষালৈ অনুবাদ কৰি সৰ্বত্ৰ প্ৰশংসা লাভ কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই দিনকেইটাত নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটে চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ইংলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰে। দ্বিতীয়াৰ্ধলৈকে পিছ পৰি থকা ইংলেণ্ডে জুড বেলিংহামে অতিৰিক্ত সময়ত দিয়া 2টা গ'লেৰে খেলখনত বিজয় সাব্যস্ত কৰে। ইংলেণ্ড এইবাৰৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে প্ৰতিযোগিতাৰ চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেনছাছত অনুষ্ঠিত খেলখনত আৰ্জেণ্টিনা বাতৰি যুগুতোৱাৰ পৰলৈকে 2-1 গ'লত আগবাঢ়ি আছে। আৰ্জেণ্টিনাৰ হৈ খেলৰ 10 মিনিটত এলেক্সিছ মেক এলিষ্টাৰে আৰু অতিৰিক্ত সময়ত জে আলভেৰেজে গ'ল দিয়ে। স্পেইন আৰু ফ্ৰান্সে ইতিপূৰ্বে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। কোৱাৰ্টাৰ ফাইনেলত স্পেইনে বেলজিয়ামক 2-1 পৰাস্ত কৰাৰ বিপৰীতে ফ্ৰান্সে মৰক্কোক 2-0 পৰাভূত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। 21 বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকুৱাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থক অধিক আকৰ্ষণীয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ 14খন মেডিকেল কলেজত 3,027টা পদ খালী। ভিয়েটনামৰ সমুদ্ৰত সংঘটিত দুৰ্ঘটনাত 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু। আৰু গুৱাহাটীত 18 জুলাইত কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ আয়োজনৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভিয়েটনামৰ এটা দ্বীপৰ ওচৰৰ সমুদ্ৰত এখন যাত্ৰীবাহী নাও ডুব গৈ 15 ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱাৰ বাতৰি। ভিয়েটনামৰ সমুদ্ৰত কৰুণ মৃত্যু 15 ভাৰতীয় পৰ্যটকৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ও এন জি চিয়ে পুনৰ 3খনকৈ তৈন্য ক্ষেত্ৰ বিদেশী পুঁজিপতি গোষ্ঠীক গতাই দিয়াৰ চেষ্টা চলোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে 3 লাভজনক তৈল ক্ষেত্ৰ গতাব পুঁজিপতি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মজীৱিতীৰ সৈতে সামঞ্জস্য থকাকৈ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি কৰা মন্তব্যৰ বাতৰি ডিজিটেল মাধ্যমেৰে ছেলফি উঠিব পাৰিব, সুধাকণ্ঠৰ সৈতে গীত গাব পাৰিব গীত শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ উদ্যোগত 18 জুলাইত গুৱাহাটীত হ'বলগীয়া কৃষি সম্পৰ্কীয় চৰকাৰী সমাৰোহৰ বাতৰি আমাৰ অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয়ত 297টা শিক্ষকৰ পদ খালী হৈ থকাৰ বাতৰি, 14 মেডিকেল কলেজত 3,027 পদ খালী শিৰোনামেৰে দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাজেটত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে নিৰ্দিষ্ট ধন আবণ্টন নিদিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দ্য চেণ্টিনেল কাকতেও মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। যুদ্ধ সমাপ্তিৰ বাবে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হোৱাৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত আমেৰিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ পাৰ এজ ট্ৰুছ ফলছ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সাল সলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ।
4: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছো সেউজী পাঠ।

0: ভাইটি ভণ্টিলৈ মৰম চেনেহ জনাই আজিৰ সেউজীপাত অনুষ্ঠান মুকলি কৰিছোঁ। ভাইটি ভণ্টিহঁত, তোমালোকৰ এতিয়া গৰমৰ বন্ধ। এই জুলাই মাহতে বিভিন্ন বিষয়ৰ গ্ৰীষ্মকালীন কৰ্মশালাসমূহ অনুষ্ঠিত হয়। তোমালোকো নিশ্চয় তেনে কৰ্মশালাত যোগদান কৰিছা। তেনে এখন কৰ্মশালাত উপস্থিত হৈ আমি কথা পাতিছিলোঁ, তাকে আজি তোমালোকলৈ আগবঢ়াইছোঁ, শুনাচোন।
1: ভাইটি ভণ্টিহঁত, মণিকাঞ্চন অসমৰ উদ্যোগত সত্ৰীয়া নৃত্য, অংকীয়া নাট আৰু খোল বিদ্যাৰ এখন প্ৰশিক্ষণ শিবিৰ অৰ্থাৎ কৰ্মশালাত আমি আজি আহি উপস্থিত হৈছোঁহি। কৰ্মশালাখন অনুষ্ঠিত হৈছে পাথৰি চাৰিআলিৰ ৰাজহুৱা ভৱনত। তাতে কেইবাজনো প্ৰশিক্ষক, এজন মাজুলীৰ পৰাও আহিছে, তেখেত হৈছে শ্ৰীযুত আনন্দ মুক্তিয়াৰ, আৰু এজন প্ৰশিক্ষক আছে, তেখেত বাদ্যবিশাৰদ কেহুৰাম বৰা, আৰু খোল বাদ্যৰ কাৰণে এজন আছে শ্ৰীযুত প্ৰদীপ বৰা বৰবায়ন। ইয়াতে কৰ্মশালাখন অনুষ্ঠিত হৈ আছে, তিনিটা ভাগত অনুষ্ঠিত হৈ আছে, সত্ৰীয়া নৃত্য, অংকীয়া নাট আৰু খোল বাদ্য। তাতে আহি আমি ইয়াৰে ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষক মহোদয়ৰ লগত কথা পাতিছিলোঁ। আহাচোন আমি আজিৰ অনুষ্ঠানটি শুনো। প্ৰশিক্ষণ কৰ্মশালাটিৰ মুখ্য প্ৰশিক্ষক হিচাপে আহিছে মাজুলীৰ পৰা শ্ৰীযুত আনন্দ মুক্তিয়াৰদেৱ, তেখেতৰ লগত আমি কথা পাতিছিলোঁ, শুনাচোন। কওকচোন আপোনাৰ সত্ৰীয়াৰ কৰ্মশালা ভাগৰ বিষয়ে।
2: সত্ৰীয়া কৰ্মশালা বুলি ক'বলৈ গ'লে বিশেষকৈ আমাৰ এই নগাঁও মণিকাঞ্চন সত্ৰীয়া সংগীত বিদ্যালয়ৰ উদ্যোগত আমি প্ৰতি বছৰে সাতদিনীয়া দহদিনীয়াকৈ কৰ্মশালা 2004 চনৰ পৰাই অনুষ্ঠিত কৰি আহিছোঁ। ইয়াত সম্পূৰ্ণৰূপে আমাৰ আগভাগ লয় আমাৰ মণিকাঞ্চনৰ অধ্যক্ষ সত্ৰীয়া গুৰু আৰু আপোনাৰ পুনে ইউনিভাৰ্চিটিৰ পৰা সত্ৰীয়া বিষয়ত আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰা শ্ৰীযুত কেহৰাম বৰাডাঙীয়া তত্বাৱধানত এই অনুষ্ঠানটো প্ৰতি বছৰে অনুষ্ঠিত হয়। এইবাৰ আমি সত্ৰীয়া নাচৰ উপৰিও আমি দুখন নাটক লৈছোঁ, সৰুখিনি চৌধৰা, ডাঙৰখিনি ৰাম বিজয়। আমাৰ 2টা বজাৰ পৰা নাটকৰ ৰিহাৰ্চেল হয়, গতিকে আমাৰ যথেষ্ট ল'ৰা ছোৱালী হৈছে, কিন্তু এতিয়া নগাঁও গুৰুজনাৰ জন্মস্থান হিচাপে আমাৰ ল'ৰা ছোৱালী অলপ হ'ব লাগিছিলে, আমাৰ আশা আছিলে। তথাপিতো আজিকালি বিভিন্ন জেগাত হ'বলৈ ল'লে ৱৰ্কশ্বপবিলাক, কৰ্মশালাবিলাক, গতিকে অসম্ভৱ একে জইন কৰাটো য'ত ত'ত। গতিকে আমাৰ তথাপিতো আমাৰ 40মান হৈছে ন, আমাৰ 40মান ছাত্ৰ ছাত্ৰী হৈছে, গতিকে আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকৰ তৰফৰ পৰাই যাতে এই গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ হয়, ইয়াকে আমি আপোনালোকৰ ওচৰত কামনা কৰিছোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: হয়, এতিয়া সত্ৰীয়া নৃত্য, আমাৰ গুৰুজনাই দি থৈ যোৱা সত্ৰীয়া নৃত্য, এই নৃত্যই আমাৰ শিশুসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বা শাৰীৰিক বিকাশৰ ক্ষেত্ৰত কেনেদৰে সহায় কৰে অকণমান কওকচোন।
2: প্ৰথম কথা হ'ল কি, আমাৰ সত্ৰীয়া নৃত্যৰ লগত আমাৰ এটা বস্তু আছে, গামাৰ যিটো বুলি কোৱা হয় মাটি অখৰা। এতিয়া আমাৰ আজি 550 বছৰ আগতে গুৰুজনাই, আজিকালি যিটো যোগা বুলি কয় এইটো এতিয়া সৃষ্টি, কিন্তু আমাৰ গুৰুজনাই এই যোগা আপোনাৰ 550 বছৰ আগতে উলিয়াইছে। গতিকে আজিকালি আমাৰ কি হৈছে, আমাৰ অসমীয়া মানুহখিনি গুৰুজনাৰ কৃষ্টি সংস্কৃতিকে যোগাৰ প্ৰতি গুৰুত্বটো বাঢ়িছে। গতিকে আমাৰ যিখিনি মাটি আখৰা গুৰুজনাই থলুৱাৰ নামাকৰণে নামাকৰণ কৰি চৌখচি ভগা মাটি আখৰা সৃষ্টি কৰি গৈছে। গতিকে শাস্ত্ৰীয় নৃত্যত তাক কৰণ বুলি কয়, শাস্ত্ৰীয় নৃত্যত তাত 108 প্ৰকাৰ কৰণ, আমাৰ 64 প্ৰকাৰ। এই মাটি আখৰাখিনি যদি শুদ্ধভাৱে শিকি লৈ ল'ৰা ছোৱালীয়ে নৃত্য ক্ষেত্ৰত আগবাঢ়ে, তেওঁলোকৰ বিশেষকৈ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ পৰা ধৰি সকলো দিশতে শৰীৰ গঠনত আমাৰ এই মাটি অখাখিনিয়ে বা সত্ৰীয়া নৃত্যটো সহায় কৰে। আটাইতকৈ ডাঙৰ কথা, আজিৰ যুগত যদি আপোনাৰ শাস্ত্ৰীয় দিশটো মানে আধ্যাত্মিকতাৰ দিশটো যদি আমি ল'ৰা ছোৱালীক জ্ঞান নিদিওঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক অধপতনে গৈছেই, যাৰ আধ্যাত্মিকতাৰ জ্ঞানৰ অভাৱ সেই চামটো নষ্টই হৈছে। তেওঁলোকক কেনেকৈ আমি আধ্যাত্মিকতাৰ হেৰিয়াৰ জৰিয়তে আমি ধৰ্মীয় দিশলৈ বা ভাল মানুহ কৰিব পাৰোঁ, তাৰ ওপৰত আমি মনোনিৱেশ কৰিব লাগিব।
1: মানে আপুনি কৈছে যে উচ্ছৃংখল আমাৰ যি সন্তানসকল হৈছে, আমাৰ যি ল'ৰা ছোৱালী হৈছে, সেই ল'ৰা ছোৱালীসকল শান্ত কৰাৰ ক্ষেত্ৰত সত্ৰীয়া নৃত্যৰ বহুতো অৱদান আছে।
2: গতিকে তেনে ক্ষেত্ৰত ধৰ্মীয় যিবোৰ পুথিবাজি আমাৰ গুৰুসকলে লিখি থৈ গৈছে, তাৰ যদি এখন কিতাপো অকণমান অধ্যয়ন, এটা পংক্তিও যদি এজনী ল'ৰা বা এজনী ছোৱালীয়ে পঢ়ে। এতিয়া আমি এতিয়া আৰম্ভণিতে আজি গুৰুজনাৰ প্ৰথম ঘোষা মুক্তিতনী স্পৃহ যিটো, সেই বিষয়ে তেওঁলোকক আপোনাৰ অসমীয়া ভাষাত তেওঁলোকক বৰ্ণনা কৰি দিছোঁ যে যুগৰ লগত খাপ খাবলৈ হ'লে আমি কেনেকৈ চলিব লাগিব আৰু আমি কেনেকৈ প্ৰথমে মাক দেউতাক ভক্তি কৰিব লাগিব, গুৰুক কেনেকৈ চিনি পাব লাগিব। এই গোটেই কথাখিনি আমি আৰম্ভণি প্ৰাৰ্থনাৰ জৰিয়তে, সেই প্ৰাৰ্থনাৰ জৰিয়তে আমি তেওঁলোকক আজি প্ৰথম জ্ঞান দিছোঁ। গতিকে আমি ভাবোঁ যে ছয় প্ৰকাৰ গুৰুৰ ভিতৰত শ্ৰেষ্ঠ মাক দেউতাক। আজিকালি মাক দেউতাককে বৃদ্ধাশ্ৰমত থ'বলৈ ল'লে, গতিকে সেই মাক দেউতাকে ল'ৰা ছোৱালীক তুলি জালি গোপ মূৰ ধুৱাই পখালে, ডাঙৰ দীঘল কৰি আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰ বনালে, সেই বৃদ্ধাশ্ৰমত থ'বলৈ ল'লে। কাৰণটো কি? এই আধ্যাত্মিকতাৰ অভাৱ, অশৃংখল। কাৰণ তেওঁলোকে শিক্ষাটোৱে হ'ল কিন্তু বৌদ্ধিক জ্ঞানটো নাই। বৌদ্ধিক জ্ঞানটো নোহোৱাৰ দোষতে আজি আমাৰ সমাজখনত বা মাক বাপেকে এনেকুৱা কষ্ট ভুগিবলগীয়া হয়। গতিকে তাৰ কাৰণে তেওঁলোকে অকণমান আধ্যাত্মিকতাৰ দিশেৰে অকণমান আগবাঢ়িলে মই কৈছোঁ আমাৰ সমাজখন উন্নতি বহুত হ'ব।
1: এতিয়া সত্ৰীয়া নৃত্যৰ মাজেৰে আমি শিশুৰ শাৰীৰিক বিকাশৰ লগতে, শাৰীৰিক গঠন সুদৃঢ় কৰাৰ লগতে আমি তেওঁলোকৰ মানসিক বিকাশ আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতো আগুৱাই নি আমাৰ সমাজখনত এখন সুস্থ সমাজ হিচাপে গঢ় দিব পাৰিম, নহয় জানো?
2: হয়,
1: ধন্যবাদ আপোনাক। আপুনি আৰু অকণমান সত্ৰীয়াৰ তাল এই বিষয়ে অকণমান ক'ব নেকি?
2: সত্ৰীয়া তালৰ বিষয়ে ক'বলৈ গ'লে আমাৰ তিনিটা থোল আছে সত্ৰীয়া সংস্কৃতি, কমলাবাৰী, বৰপেটা, বৰদোৱা। গতিকে আমাৰ সত্ৰীয়া তালৰ ওপৰত জ্ঞান ক'বলৈ গ'লে আপোনাৰ আমাৰ এইটো অক্ষয় ভঁৰাল। আমাৰ ছয়ত্ৰিছখন তাল আছে কমলাবাৰী থোলত, ছয়ত্ৰিছখন তাল আছে। তাৰে বিশেষকৈ নাচৰ ক্ষেত্ৰত আমাৰ বাহাৰ আৰু নাদুভঙী গীতৰ পাঠকেইটাত কমেও 15খনমান তাল ব্যৱহাৰ হৈ যায়। 15খনমান তাল ব্যৱহাৰ কৰা হয় আৰু এই 34 প্ৰকাৰ তাল, তালৰ ভাগ আছে। বৰগীতত বজোৱা তাল বেলেগ, নাচত বজোৱা তাল বেলেগ, তাৰপৰা এনেই আকৌ অন্যান্য তাল আমাৰ 3 প্ৰকাৰ। এবিধ আছে উপতাল। উপতাল মানে যিবিলাকৰ নিজস্ব গামান নাই সেইবিলাকক উপতাল বুলি কয়। আৰু মূল তাল যিবিলাকৰ গামান সঁচা গামান ঘাট চুক তিনিওটাই আছে, আৰু কিছুমান নাচত ব্যৱহৃত তাল, এই 3 প্ৰকাৰ তাল আছে। গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত 3 প্ৰকাৰ তালেই প্ৰয়োজনীয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই 3 প্ৰকাৰ তালৰ অকণমান হ'লেও যদি জ্ঞান লয়, গতিকে তালৰ ক্ষেত্ৰত অন্যান্য শাস্ত্ৰীয় সংগীতৰ লগত আপোনাৰ আমি ফেৰ মাৰিবলৈ আমি সুবিধা পাম, আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা পাব।
1: আৰু এইখিনিতে মই এটা কথা আপোনাক সোধোঁ যে আপুনি 3টা থোলৰ কথা ক'লে, এই থোল 3টাৰে নৃত্যভংগী একেই নে বাৰু?
2: নহয়, বেলেগ। তাৰমানে সত্ৰীয়া নৃত্য গোটেই বস্তুটো হ'ল কমলাবাৰীৰ পৰা প্ৰচাৰ হোৱা, আৰু বস্তুটো কমলাবাৰী এটা ভঁৰাল। গতিকে বৰদোৱাটো আছিলে আৰু বৰপেটাটো আছিলে, কিন্তু তেওঁলোকৰ নৃত্যৰ ক্ষেত্ৰতো ইমান হেৰি নাছিলে। কিন্তু এতিয়া আজিকালি আমাৰ কিন্তু বৰগীতৰ ক্ষেত্ৰত বৰপেটা আগবাঢ়ি আছে। বৰগীতৰ ক্ষেত্ৰত আমাৰ কমলাবাৰী যিবোৰ গীত আছে, আমাৰ এখন এটা এটা গীত কমেও 6-7খন তালত ব্যৱহাৰ হয়, তেনেকৈ বৰপেটাটো হয়। গতিকে আমাৰ এই 3টা থোলৰ, গতিকে আমি 3টা থোলক একেলগে যদি শাস্ত্ৰীয় সংগীতৰ নামাকৰণ কৰা হয়, এতিয়া আমাৰ নাচৰ ক্ষেত্ৰত ল'ৰা ছোৱালী সৰহ, কিন্তু বাদন আৰু গায়ক বৰগীত শিকাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী নগণ্য। তাৰ কাৰণটো হ'ল কি, এইটো শাস্ত্ৰীয় হোৱা নাই যে, শাস্ত্ৰীয় যেতিয়া হ'ব হয়তো আমাৰ ল'ৰা ছোৱালীবিলাকে শিকাৰ আগ্ৰহ কৰিব। গতিকে আৰু শাস্ত্ৰীয় কৰিবলৈ হ'লে আমাৰ 3টা থোল মিলাই শাস্ত্ৰীয় কৰিব লাগিব। গতিকে ইখন সত্ৰই সিখন সত্ৰৰ বস্তুৱেই নিদিয়ে, সিখন সত্ৰই ইখন সত্ৰৰ বস্তুৱেই নিদিয়ে। গতিকে আমি এৰাধেৰাৰ মাজেৰে যদি আমি শাস্ত্ৰীয় কৰি ল'ব পাৰোঁ, বা আমাৰ স্বনামধন্য গুৰুসকল যদি এই ক্ষেত্ৰত লাগি অকণমান আগভাগ লৈ যদি আমাৰ এইটো শাস্ত্ৰীয় কৰি লয়, তেতিয়া হয়তো আমি ছাত্ৰ ছাত্ৰীসকলক আৰু বহুত ওপৰলৈ নিব পাৰিম। এতিয়াও আমাৰ বহুত আগবাঢ়িছে গানৰ ক্ষেত্ৰত, নাচৰ ক্ষেত্ৰতো আমাৰ অদ্বিতীয় হৈ আছে ক'বলৈ গ'লে। কিন্তু বৰগীত আৰু খোল এই দুটা বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰী আগত অলপ কম দেখা যায়। কম দেখা মূল কথাটোৱে হ'ল এইটো, সি শাস্ত্ৰীয় নহয় কাৰণে তেওঁলোকে অলপ গুৰুত্বটো কম দিয়ে। যেতিয়া শাস্ত্ৰীয় হ'ব তেতিয়া আল্টিমেটলি তেওঁলোকে গুৰুত্ব দিবলৈ বাধ্য হ'ব।
1: আপোনাক ধন্যবাদ জনাইছোঁ।
0: সত্ৰীয়াৰ গুৰু শ্ৰীযুত কেহুৰাম বৰা, আমি তেখেতৰ লগতো কথা পাতিছিলোঁ, শুনাচোন।
1: এতিয়া মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কওকচোন, আপুনি আজি বহুদিনৰ পৰাই সত্ৰীয়া নৃত্যৰ সৈতে জড়িত, এতিয়া সত্ৰীয়া নৃত্যৰ লগতে ছাত্ৰ ছাত্ৰীসকল আন বিষয়বিলাকতো, তেওঁলোকৰ মূল শিক্ষাৰ বিষয়টোত সমানে আগবাঢ়ি যাব পাৰেনে?
3: নমস্কাৰ, মই সকলোকে আমাৰ মণিকাঞ্চন অসমৰ তৰফৰ পৰা সেৱা নিবেদিছোঁ। আমাৰ বাইদেউয়ে প্ৰশ্নটো কৰাত ঠিকেই কৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে ক'ব লাগিব যে যি এক বিদ্যাত পাৰ্গত সি সকলো বিদ্যাতে পাৰ্গত হয়। কিন্তু আমাৰ সত্ৰীয়া সংস্কৃতি শিকিলে কেতিয়াও পঢ়া শুনাত ব্যাঘাত নজন্মে, কাৰণ এইটো এটা আধ্যাত্মিক সংস্কৃতি, কাৰণ ঈশ্বৰ উপাসনা, কাৰণ আমাৰ সংস্কৃতিটো হৈছে কৃষ্ণ সংস্কৃতি, কাৰণ গুৰু সেই মহা অৰ্থাৎ যে দেৱজনক যেতিয়া সেৱা আগবঢ়াই পেলাই আমি আৰম্ভ কৰিম, তেওঁলোকৰ যিটো প্ৰাণৰ চঞ্চল মন, সেই প্ৰাণৰ চঞ্চল মনটোৱে সদায় আধ্যাত্মিকতা সাত্বিকতাক অনুভৱ কৰে। গতিকে ইয়াত আমাৰ কোনো ৰজগুণৰ প্ৰভাৱ নপৰে। এতিয়া ধৰক পশ্চিমীয়া যিটো সংস্কৃতি আছে, পশ্চিমীয়া সংস্কৃতিটো আমি নকওঁ যে তেওঁলোকে ল'ব নালাগে, কিন্তু পশ্চিমীয়া সংস্কৃতিটো সাধাৰণতে কি হয়, এইটো ৰুষ্ম সংস্কৃতি, মানুহবিলাকৰ মনবিলাক, ল'ৰা ছোৱালী মনবিলাক প্ৰাণৰ চঞ্চল হৈ যায়। কিন্তু আজিকালি দেখা যায় যে অভিভাৱকসকলে বিশেষকৈ, মই সকলো নহয়, এইটো ক'লে ভুল হ'ব, কিন্তু তেওঁলোকে কি হয়, আধুনিক বা পাশ্চাত্য মানে সংস্কৃতিৰ প্ৰতি ধাৱিত বেছি, কাৰণ তেওঁ সেইটো খন্তেকীয়া, তাত যিহেতু এটা ৰেডিমেড হৈ থাকে, কাৰণ গান এটাত বজাই দিলে কিন্তু সেইটো পিয়ৰ এটা ৰেডিমেড হ'ল, ঢুক ঢাক বাজি গ'ল আৰু সকলোৱে নাচে, সেইটোৰ প্ৰতি ধাৱিত হয়। কিয় ধাৱিত হয়? কাৰণ তেওঁটো বনাই থৈ দিছে আৰু ল'ৰা ছোৱালীখিনি নাচ শিকিছে। মই ক'ব বিচৰা নাই যে সেই সংস্কৃতিটো বেয়া, কাৰণ পশ্চিমীয়া সংস্কৃতিবিলাক সাধাৰণতে কি হয়, আমি অনুভৱ কৰোঁ যে তাত সেইবিলাক ঠাণ্ডা দেশ আৰু সেইকাৰণে বোধহয় তাত উষ্ম সংস্কৃতি প্ৰয়োজন। এতিয়া আমি যদি নাতি যিবিলাক উষ্মমণ্ডলীয় বা গ্ৰীষ্মমণ্ডলীয় দেশবিলাকত যদি সেই সংস্কৃতিটোৰ পৰিবহৰ হয়, তেতিয়া আমাৰ মানুহবিলাকৰ উশৃংখলাটোৰ বৃদ্ধি পাই যায়। গতিকে গুৰুজনাই সেইকাৰণে বোধহয় চিন্তা চৰ্চা কৰিছিল যে আমাৰ যিটো সংস্কৃতি আধ্যাত্মিক আৰু সাত্বিক সংস্কৃতি, কাৰণ ঈশ্বৰক আমি সেৱা প্ৰণাম, অন্যান্য সংস্কৃতিত বা পাশ্চাত্য সংস্কৃতিত সেই সেৱা প্ৰণাম সেই সংস্কৃতিটো আমি দেখা নাপাওঁ। শাস্ত্ৰীয় অন্যান্য আমাৰ ভাৰতীয় যিটো শাস্ত্ৰীয় বা ভাৰতীয় যিটো সংস্কৃতি, এই সংস্কৃতিৰ আৰু সুন্দৰ আৰু এইটো অতি প্ৰাচীন। এই সংস্কৃতিৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী সদায় উশৃংখল জীৱন যাপন, গতিকে ডেন্সাৰ হওক বা কিবা গায়ক হওক, নৃত্যকাৰ হওক, সেইটো আমি ক'ব নিবিচাৰোঁ। কিন্তু ইয়াৰ জৰিয়তে এটা হ'ব পাৰে যে মানুহক মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিবৰ কাৰণে সুন্দৰ এটা সংস্কৃতি মহাপুৰুষ দুজনাই দি থৈ গৈছে, আমাৰ আটা পুৰুষসকলে দি থৈ গৈছে। গতিকে এই সংস্কৃতিৰ জৰিয়তে পঢ়া শুনাত আমাৰ ল'ৰা ছোৱালীখিনি যিখিনি পঢ়া শুনাত আছে, ইয়াৰ সংস্কৃতিটো ভাল। কাৰণ আমি এইবাৰ আমাৰ ফাংচনত, আমি এনুৱেল বাৰ্ষিক ফাংচনত আমি কি কৰোঁ, তেওঁলোকক যি সিজন ভালকৈ কৃতিত্বৰে পাছ কৰে পঢ়া শুনাত, তেওঁলোকক আমি লগতে ইয়াৰ আমি বঁটা প্ৰদান কৰোঁ। আৰু দেখা পোৱা গৈছে যে তাত আমাৰ কৃতকাৰ্য এটা হৈছে আৰু সকলোৱে এই সংস্কৃতিৰ প্ৰতি ধাৱিত হওক। আৰু আমাৰ এটা প্ৰধান উদ্দেশ্য এইটো হৈছে যে গ্ৰাম্য অঞ্চলত আমি এইবাৰ কৰিলোঁ এটা কাৰণে যে আমাৰ গ্ৰাম্যৰ ল'ৰা ছোৱালীখিনিয়ে অন্যান্য নাটক ভাওনা বা ফাংচনত জড়িত হয় কিন্তু খন্তেকীয়া কাৰণে, একাডেমিক বা আনুষ্ঠানিক শিক্ষাৰ কাৰণে তেওঁলোকে সহজে ল'ব নিবিচাৰে, কাৰণ এইটো এটা দীৰ্ঘম্যাদী, এটা দীঘলীয়া পৰিক্ৰমা প্ৰয়োজন হৈছে। 7 বছৰীয়া বা 10 বছৰ শিকিহে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে। গতিকে তাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈ আছোঁ। আমি এইবাৰ পাঠৰিত পাতিছোঁ, আমি নগাঁৱত কৰোঁ, পাঠৰিটো কৰোঁ আৰু বিভিন্ন জেগাতো হয়। কিন্তু আমি ইয়াত গাঁৱত অৰ্থাৎ পাথৰী অঞ্চলত কৰাৰ উদ্দেশ্য এটাই যে আমাৰ পাথৰী অঞ্চলৰ গ্ৰাম্য ল'ৰা ছোৱালীখিনিয়ে যিহেতু সুবিধা নাপায়, চহৰলৈ যাবলৈ যথেষ্ট খৰচা হয়, সেইকাৰণে আমি এবাৰ যদি গাঁৱত পাতোঁ, এবাৰ টাউনত পাতোঁ, এনেধৰণে আমি কৰিছোঁ। আৰু আমাৰ এই ক্ষেত্ৰত জন্মলগ্নৰ পৰাই আনন্দ মুক্তিয়াৰ প্ৰদীপ বৰা বৰবায়ন আমাৰ লগত সদায় সহায় কৰি থাকে আৰু তেওঁ মাতিলেই দৌৰি আহে। আনন্দ মুক্তিয়াৰ যিহেতু এজন উদ্যমী শিল্পী আৰু সত্ৰীয়া সংস্কৃতিৰ আমি যিমান গুৰুসকলক মাতিছোঁ তাৰ ভিতৰত তেওঁ যথেষ্টখিনি আমাক উপকৃত কৰিছে, সহায় কৰিছে।
4: আপুনি আৰু এটা কথা মোক কওক যে এই যে প্ৰশিক্ষণ শিবিৰ, এই এসপ্তাহ জোৰা বা 15 দিনীয়া জোৰা এটা প্ৰশিক্ষণ শিবিৰ, এই শিবিৰত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকল কিমান উপকৃত হয়? কিছুমানটো একেবাৰে নতুনকৈ আহে, তেওঁলোকে সত্ৰীয়া শিকাই নাই, দেখিছেহে, সেই ছাত্ৰ আহি পেলাই আজি আপোনাৰ শিবিৰত উপস্থিত হৈছেহি, সেই ছাত্ৰ কেনেধৰণে উপকৃত হয় কওকচোন।
3: বাইদেউ ভাল প্ৰশ্ন কৰিছে যে ঠিক কৈছে, আমাৰ উদ্দেশ্যটো এইটো নহয় যে এসপ্তাহত আমি, আমাৰ যিহেতু একাডেমিক এটা অনুষ্ঠান আছে, পাঠৰিটো আছে নগাঁৱত বা বিভিন্ন জেগাত আমাৰ একাডেমিক চেণ্টাৰবিলাক আছে, আমাৰ উদ্দেশ্য এইটোৱে এনেধৰণৰ কৰ্মশালা অনুশীলনৰ জৰিয়তে সামূহিক এটা প্ৰচেষ্টা লোৱা যায় যাৰ জৰিয়তে আনুষ্ঠানিকভাৱে কোনে শিক্ষা ল'ব, তাৰ ভিতৰতো 10 জনে আজি 40 জন বা 50 জনে আহিব, তাৰ ভিতৰতো 50 জনেই একাডেমিক বা আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰিব, কিন্তু তাৰ জৰিয়তে 10 জনে হয়তো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব, সেই 10 জনৰ জৰিয়তে হয়তো 10 জন বা 5 জন চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তাৰ জৰিয়তে তেওঁলোকে আকৌ নতুন আৰু বাকীসকলক শিক্ষা দিব পাৰিব। কিন্তু এটাত ৰাইট, যিটো 7 দিনীয়া কৰ্মশালা এটাৰ জৰিয়তে এটাৰ আভাসহে পোৱা যায়, কাৰণ 7 বছৰীয়া বা 10 বছৰীয়া এটা আনুষ্ঠানিক শিক্ষাত এইটো এটা আভাস দিয়া যায়। সেই আভাসৰ জৰিয়তে যে এইনো বস্তুটো কি, যে এই বিষয়টোনো কি, আৰু যিহেতু এতিয়া আজি অসম চৰকাৰ বা আমাৰ ভাৰত চৰকাৰে শাস্ত্ৰীয় সংগীতৰ ওপৰত গুৰুত্ব দিছে। ইতিমধ্যে বিভিন্ন স্কুল কলেজ বা ইউনিভাৰ্চিটিয়ে এই বিষয়টো গৱেষণাৰ লগতে বিষয় হিচাপে বিবেচনা কৰিছে। 2000 চনৰ 15 নৱেম্বৰ তাৰিখে যেতিয়া ৰাষ্ট্ৰীয় স্বীকৃতি পালে নৃত্যৰ ক্ষেত্ৰত, তেতিয়াৰ পৰা আগতে আমি এনেই বহি থাকিব লাগে, কিন্তু এতিয়া গ্ৰাম্য লেভেলতো সত্ৰীয়ানো কি বা সত্ৰীয়া নৃত্য হওক বা খোল বাদ্য হওক বৰগীতনো কি বুজি পায়, আগতে আমি খোলটো লৈ এনেই বহি থাকোঁ। কিন্তু এতিয়া ইয়াৰ জৰিয়তে 2000 চনত যেতিয়া স্বীকৃতি পালে ভাৰত চৰকাৰ সংগীত নাটক একাডেমী, যেতিয়া আমাক ক'ব লাগিব, নাম ল'ব লাগিব যে ডক্টৰ ভূপেন হাজৰিকা যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ আছিল, তেখেতৰ সেই মহান প্ৰচেষ্টাত আজি ৰাষ্ট্ৰীয় স্বীকৃতি পালে যিটো শাস্ত্ৰীয় নৃত্য হিচাপে। গতিকে 7-দিনীয়া কৰ্মশালাই আমাৰ এটা আভাসহে দিয়া যায়, এই আভাসৰ জৰিয়তে তেওঁলোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব। আৰু আমাৰ উদ্দেশ্য
4: এনেকুৱা, মানে তেওঁলোকৰ সুপ্ত প্ৰতিভা জাগ্ৰত হ'ব পাৰে, যে কাৰোবাৰ মনত সুপ্ত হৈ আছে নেকি, তেওঁলোকৰ ইণ্টাৰেষ্ট যিটো আমি কওঁ যে সেইটো আছে নেকি, ইয়াৰ পৰাই আমি এই কৰ্মশালাসমূহৰ জৰিয়তে আমি গম পাব পাৰোঁ।
3: হয়, আমাৰ এই এসপ্তাহৰ জৰিয়তে এসপ্তাহৰ অনুশীলন ল'লোঁ বা 10-দিনীয়া ল'লোঁ নাটক। এতিয়া আমি আজিকালি নাটক আৰম্ভ কৰিছোঁ, নাটক আৰম্ভ কৰোঁতে যদি হঠাতে শিকা ল'ৰা ছোৱালীয়ে নোৱাৰে, কিন্তু আমাৰ আগতীয়া যিহেতু এখন একাডেমিক আৰ্ট আছে, গতিকে তেওঁলোকে শিকাওঁতে একেদিনাই কিছু কিছু সংখ্যকে লৈছে, আৰু 10 দিন যদি ৰিহাৰ্চেল কৰোঁ এখন নাটক আমি পাৰি থকা মানে কৰাৰ ল'ৰা ছোৱালীৰ কাৰণে সম্ভৱ হয়, আৰু একেবাৰে নতুন ল'ৰা ছোৱালীৰ কাৰণে অকণ সহজ নহয়। কিন্তু তথাপিও আমি চোৰ ধৰাখন এখন যিহেতু শ্ৰুতি নাটক মাধৱ গুৰুজনাৰ, সেইখন কৰাৰ ব্যৱস্থা কৰিছোঁ, আৰু শংকৰ গুৰুজনাৰ আমি ৰাম বিজয় নাটক কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ গুৰু জয়ন্তীৰ আগে পাছে আমি এই দুইখন নাটক আমি উপস্থাপন কৰিম।
4: মহাপুৰুষ মাধৱদেৱৰ চোৰ ধৰা ঝুমুৰাখনৰ অকণমান আমি সংলাপ শুনিম শিশুৰ মুখত, শুনাচোন।
5: হে মাই হামু অভাগিনীক কি পুষ্য, হামু অনেক পুণ্য কৰি দেৱতাক বৰে কৃষ্ণক পুত্ৰ পাৱলো, সেই প্ৰাণপুত্ৰ খেৰি খেলাইতে বিহানে বজাল বিয়ালে ভয়ে গল এইখনো না অল, সেই প্ৰাণপুত্ৰক নাপায় আমাৰ প্ৰাণ কৈছেই ৰহব। এইটো ৰাম বিজয় নাটকৰ সংলাপ মাতিছোঁ সীতাৰ। আহে সখী হ'ব পৰম অভাগিনীক কি পুষ্য, হামু পুৰুষ জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কৈ অনেক জনম ক্লায়কে কৰিলোঁ বহুত বৰিষ তপস্যা কৰি, তদনন্তৰ আকাশী বাণী শুনল আহে কন্যা তু উহি জনমে স্বামীক ভেদ নাহি পাও, আউৰ জনম শ্ৰীৰাম ৰূপে তোহাক বিবাহ কৰব, ইহা জানি হামু অগণিত প্ৰৱেশে প্ৰাণ চাৰলো, আহে সখী হ'ব সেই দৈৱবাণী বিফল ভেল্ল, সেই স্বামী কচৰণ উহি জনমে ভেদ নাহি পাও।
0: আমি গুৰু দুজনাৰ দুখন অংকীয়া নাটৰ দুটা সংলাপ শুনিলোঁ। ছাত্ৰীগৰাকীক ধন্যবাদ জনাইছোঁ।
4: এয়া পাথৰি চাৰিআলি খোল বাদ্যৰ কৰ্মশালা হৈ আছে। প্ৰদীপ বৰা বৰবায়ন, তেখেতে খোল বাদ্যৰ প্ৰশিক্ষণ দিছে। আমি তেখেতৰ লগতো অকণমান কথা পাতিছিলোঁ, শুনাচোন। আপুনি কওকচোন, এই খোল বাদ্যৰ বিষয়ে অকণমান কওক, কেনেকৈ ল'ৰা ছোৱালীৰ খোল বাদ্যৰ যোগেদি আধ্যাত্মিক বিকাশ বা বৌদ্ধিক বিকাশ ল'ৰা ছোৱালীৰ হ'ব, কওকচোন অকণমান।
6: মণিকাঞ্চন, অসমৰ উদ্যোগত আমি বৰ্তমান এতিয়া পাথৰি চাৰিআলিত এই 7-দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰ সত্ৰীয়া নৃত্য নাটক আৰু খোল বাদ্যৰ প্ৰশিক্ষণ দিয়া হৈছে। এই প্ৰশিক্ষণৰ জৰিয়তে আমি উঠি অহা উদীয়মান যুৱক যুৱতীসকলক যে সত্ৰীয়া নৃত্যটো যে এটা অসমৰেই নালাগে, ভাৰতবৰ্ষৰ এটা ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংস্কৃতি, সেই সংস্কৃতিটো আমাৰ গাঁৱে ভূঞে বহু লোকে নাজানে, গতিকে আমি ওলাই আহি এনেকৈ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক আনি ইয়াত খোল আৰু নৃত্য আৰু ভাওনা অংকীয়া ভাওনাৰ প্ৰশিক্ষণস্বৰূপে গতিকে এই জুলাই মাহতে স্কুলৰ গৰম বন্ধ হয় আৰু গৰম বন্ধৰ দিনতে আমি অলপ সুবিধা পাওঁ আৰু ল'ৰা ছোৱালীবিলাকৰ স্কুললৈ এই বন্ধ থাকে সেই গতিকে এনেকৈ আমি 7 দিন 10 দিন এই তেনেকুৱা প্ৰশিক্ষণ গাঁৱে গাঁৱে দিওঁ দি যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে সত্ৰীয়া সংগীতৰ প্ৰতি এটা আগ্ৰহ আহে আৰু সেইমতে আমি ল'ৰা ছোৱালীবিলাকক মানে এই সত্ৰীয়া সংগীতটো দিশত আগবাঢ়ি যাবৰ কাৰণে এইখিনি আমি প্ৰচেষ্টা কৰোঁ আৰু তেনেকৈ গাঁৱৰ ল'ৰা ছোৱালীবিলাকো ওলাই আহে আৰু তেওঁলোকে এই ইয়াত আমাৰ ওচৰত শিক্ষা লৈ পেলাই আগবাঢ়ি গৈছে বহু ল'ৰা ছোৱালী
0: ভাইটি ভণ্টিহঁত এইখিনিতে আমি অকণমান খোলবাদন শুনো আহা

0: প্ৰতি বছৰে এনেকৈ এই জুলাই মাহতে গ্ৰীষ্মকালীন মানে আমি প্ৰশিক্ষণ হিচাপে দিওঁ, আৰু আগলৈও এনেকৈ আমি ল'ৰা ছোৱালী আৰু গাৰ্জেনসকলক আমি অনুৰোধ জনাম যাতে শংকৰী কলাকৃষ্টিৰ প্ৰতি আগ্ৰহ আহি বঢ়াই যাতে সকলোৱে ল'ৰা ছোৱালীবিলাক এনেকৈ শিকিবলৈ দিয়ে যে অলপ হ'লেওতো কিবা নহয় গুৰুজনৰ বাদ্যযন্ত্ৰৰ পৰা ধৰি নৃত্য কলা কৌশলী সেইখিনি শিকিব পাৰে যাতে সেইখিনি আমি
1: এই 10 দিনীয়া বা 7 দিনীয়া কৰ্মশালাত তেওঁলোকে অকণমান আভাস পায়, আৰু কোনোবা ছাত্ৰই যদি বেছিকৈ শিকিব খোজে ইয়াৰ জৰিয়তে তেওঁলোক আগবাঢ়িও যাব পাৰে।
0: আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা আছে, আমাৰ এতিয়া সংগীত স্কুলবিলাক আছে, আমাৰ এতিয়া মণিকাঞ্চন অসমৰ উদ্যোগতে আমাৰ কেইবাটাও চেণ্টাৰ আছে, আৰু সেই চেণ্টাৰবিলাকত আমাৰ সপ্তাহত এদিন মানে স্কুল হিচাপে আমি ক্লাছ কৰোঁ দেওবাৰ দিনটোত। তেনেকৈ আমি বছৰীকীয়া হিচাপে এইটো আমি বাৰ্ষিক হেৰি হিচাপে মানে একাডেমিক হিচাপে আমি শিক্ষাদানো দিওঁ। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে তেনেকৈ আমি যেনেকৈ আমি এতিয়া প্ৰশিক্ষণটো দিছোঁ 7 দিনীয়া প্ৰশিক্ষণতে অকণমান আভাস হৈ সেই ল'ৰা ছোৱালীখিনিয়ে সেই একাডেমিক হিচাপে তেওঁলোক শিকিবলৈ আহে স্কুললৈ।
1: এই শিবিৰটোৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এটা সুযোগ পায়।
0: হয়,
1: আপোনাক ধন্যবাদ জনাইছোঁ। আমি আজি কৰ্মশালাটিলৈ আহিলোঁ, আপোনালোকৰ লগত কথা পাতিলোঁ, ছাত্ৰ ছাত্ৰীসকলকো লগ পালোঁ, তেওঁলোকৰ খোল বাদনো আমি শুনিলোঁ। আপোনাক ধন্যবাদ জনাইছোঁ।
0: হয়, আপোনাকো ধন্যবাদ জনাইছোঁ। আপুনি আহি যাতে যিয়ে আমাৰ এই শংকৰী সংগীতৰ বিষয়ে আপুনি প্ৰচাৰ কৰিবৰ কাৰণে উদ্যোগ লৈ পেলাই অহাৰ কাৰণে আপোনাকো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ভাইটি ভণ্টিহঁত, এতিয়া এটি গীত শুনো আহাচোন।
3: নমস্কাৰ, মোৰ নাম শ্ৰী শ্যামলীমা বৰা। মই এটি কামৰূপী লোকগীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

ভাইটি ভণ্টিহঁত, তোমালোকেও তোমালোকৰ গীত মাত, কবিতা, সাধুকথা আদি আমাৰ কেন্দ্ৰত বাণীবদ্ধ কৰাব পাৰিবা। তাৰ বাবে তোমালোকে প্ৰত্যেক মাহৰ প্ৰথম শনিবাৰে বিয়লি 3 বজাৰ পৰা 5 বজাৰ ভিতৰত আমাৰ কেন্দ্ৰলৈ আহি বাণীবদ্ধ কৰাব পাৰিবা। ভাইটি ভণ্টিহঁত, আজিৰ সেউজী পাত অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। তোমালোকলৈ মৰম চেনেহ জনাই মই মৃণালী শৰ্মাই আজিৰ সেউজী পাত অনুষ্ঠান ইমানতেই সামৰিছোঁ। তোমালোকলৈ পুনৰ মৰম থাকিল।

সেউজী পাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি যুগুতাই আনিলে মৃণালী শৰ্মাই। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো দুলুমণি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম।

ইমান পৰে দুলুমণি শইকীয়া আৰু সংগীসকলৰ কণ্ঠত নাম শুনিলে। নামৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আমাৰ পিছৰ অনুষ্ঠানটিৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। যোৱা 6 জুলাই তাৰিখে কৃষকবাণী অনুষ্ঠানত আন্তৰ্জাতিক ফল দিৱস উপলক্ষে এটি কথোপকথন প্ৰচাৰ কৰা হৈছিল। শ্ৰোতাৰ অনুৰোধ মৰ্মে এই কথোপকথন অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰিবলৈ লোৱা হৈছে।
1: প্ৰিয় শ্ৰোতা, কৃষিৰ জগতখনত আমি নিত্য নতুন কিছুমান বিষয় আলোচনা কৰিয়েই থাকোঁ আৰু এই বিষয়বিলাকৰ ভিতৰত আমি যিবোৰ আলোচনা কৰি থাকোঁ তাৰ ভিতৰত আমি ফলৰ বিষয়েও বিভিন্ন আলোচনা আমি কৰিছোঁ। কিন্তু এই ফলৰো যে এটা দিৱস থাকে বা ইয়াক যে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰোঁ এই কথা কিন্তু আমি খুব কমাই পাতিছোঁ। এতিয়া আজি আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আন্তঃৰাষ্ট্ৰীয় ফল দিৱস আমি কেতিয়াৰ পৰা উদযাপন

0: কৰিছোঁ, কেনেকৈ উদযাপন কৰিছোঁ, কিয় কৰিব লাগে ইত্যাদি ইত্যাদি কথা। আৰু এই গোটেই কথাখিনি আলোচনা কৰিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা জুলি শৰ্মা বাইদেউক।
1: নমস্কাৰ।
0: নমস্কাৰ। পোনপ্ৰথমেই মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু মই ইতিমধ্যে কোৱাৰ দৰেই আমাৰ যিটো ফল দিৱস আৰু যিটো আন্তঃৰাষ্ট্ৰীয়ভাৱে আমি পালন কৰোঁ, এই দিৱসটোৰ বিষয়ে পুংখানুপুংখভাৱে কিছু কথা আপোনাৰ পৰা আমি জানিম বা আমাৰ শ্ৰোতাসকলক শুনাম। এতিয়া আমাৰ মূল কথা হ'ল, এটা দিৱস এটা যেতিয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয় তেতিয়াহ'লে ইয়াৰ গুৰুত্ব যথেষ্টই থাকে বুলি আমি নিশ্চয়কৈ জানো। আৰু ফলটো আমাৰ জীৱনত আমাৰ খাদ্যৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা থকা এটা খাদ্য, যে আমি ফল খায়েই মানুহে জীয়াই থাকিব পাৰে। আমি অতীতত শুনিছিলোঁ যে ঋষি মুনিসকলে অকল ফল খাই পেলাই জীয়াই আছিলে। আৰু ফলটো এনেকুৱা এটা খাদ্য, আমাৰ যিটো আমি সুষম আহাৰ বুলি কওঁ, সেই সুষম আহাৰত থকা প্ৰত্যেকটো উপাদানেই ফলত আমি পাব পাৰোঁ। কোনোবা এটা নহয় কোনোবা এটা ফলত হয়তো প্ৰটিন আছে, কোনোবা এটা নহয় কোনোবা এটা ফলত হয়তো ভিটামিন আছে, কোনোবা এটা নহয় কোনোবা এটা ফলত হয়তো কাৰ্বহাইড্ৰেট আছে, সকলোবিলাক উপাদানেই থাকে। গতিকে ফলটো আমাৰ দেহৰ কাৰণে এটা অপৰিহাৰ্য খাদ্য। যেই হওক, আন্তঃৰাষ্ট্ৰীয় ফল দিৱস আমি ইয়াক পালন কৰোঁ 1 জুলাই তাৰিখে। এই বিষয়ে আমাক আৰম্ভণিত আপুনি কি কিখিনি কথা ক'ব?
1: মই ক'ব বিচাৰিম যে আন্তঃৰাষ্ট্ৰীয় ফল দিৱসটো প্ৰথমতে আৰম্ভ হৈছিলে জাৰ্মানীত, জাৰ্মানীৰ বাৰ্লিন বুলি এটুকুৰ জেগাত 2007 চনত। কিছু আমাৰ ছাত্ৰ ছাত্ৰীক, তেওঁলোকৰ ছ'চিয়েল ছায়েন্সৰ ছাত্ৰ ছাত্ৰীয়ে বস্তুটো আৰম্ভ কৰিছিলে। তেতিয়া ইমান গুৰুত্ব সহকাৰে কৰা নাছিলে, তেওঁলোকে একেবাৰে সাধাৰণভাৱে উদযাপন কৰিব লৈছিলে যে এটা দিন আমি ফল দিৱস হিচাপে পালন কৰোঁ,
0: মানে মনত এটা ধাৰণা আহিছিল আৰু
1: কৰিছিলে। আৰু সেইটো তেতিয়া ধৰক এনেকুৱা ক'বও নোৱাৰোঁ যে সেই সময়ত আমি পৃথিৱীৰ সকলোৱে গম পাইছিলে, সেইটো হোৱা নাছিলে। সেইটো লাহে লাহেহে গম পোৱা গৈছিলে। আৰু সেই যেতিয়া তেওঁলোকে উদযাপন কৰিব লৈছিলে, তেওঁলোকে একদম সাধাৰণভাৱে লৈছিলে, ধৰক সেইদিনাখনে ফল খোৱা বা ফ্ৰেছ ফ্ৰুট হিচাপে। লাহে লাহে বস্তুটো অকণমান মানে বিশদভাৱে মানুহৰ মাজলৈ আগুৱাই গ'ল, বহলভাৱে মানুহখিনিয়েও গম পোৱা হ'ল। গম পাই লাহে লাহে গৈ পেলাই এটা এটা মানে যেনেকৈ বেলেগ দিৱসবিলাকৰ গুৰুত্ব আছে, তেনেকৈ এই দিৱসটোৰ গুৰুত্ববিলাক মানুহে বুজি পেলাই তেনেকুৱাকৈ এটা আন্তঃৰাষ্ট্ৰীয় ফল দিৱস হিচাপে ডেট এটা ফিক্স কৰা হ'ল যে 1 জুলাই তেওঁলোকে এইটো হিচাপে ঠিক কৰিলে। আৰু পৃথিৱীৰ গোটেইবিলাক ৰাষ্ট্ৰতে এই দিৱসটো এতিয়া উদযাপন কৰা হয়। আৰু সেই 2007ৰ পৰা চলি থকাৰ পিছত 2021ত ইউনাইটেড নেশ্যনে 2021টো ফল আৰু শাক পাচলিৰ বৰ্ষ বুলি উদযাপন কৰিবলৈ দিছিলে,
0: আৰু বেছি বিস্তৃত
1: কৰিব বিচাৰিছিলে। সেইদিন বছৰটোত গোটেই যাৰ যেতিয়া সুবিধা হয় তেনেকৈ গোটেই বছৰটোৱেই তাৰমানে উদযাপন কৰা হৈছিলে ফল আৰু শাক পাচলি দিব দিন বছৰ হিচাপে। আৰু এই যে এটা দিন বাছি লোৱা হৈছে, আচলতে এনেকুৱা নহয় যে ফলটো সেই দিনটোতহে বিশেষভাৱে খাব লাগে, তেনেকুৱা কথা নহয়। কাৰণ এই বস্তুটো যে দিন এটা উদযাপন কৰিবলৈ লোৱাৰ মূলতে কিছুমান উদ্দেশ্য আছে। প্ৰথমতে হৈছে এৱেৰনেছ, মানুহক সজাগ কৰা। মানে ফলটো আচলতে চবেই খায়, কম বেছি পৰিমাণে সকলোৱে খায়, নোখোৱাকৈ কোনো চাগে আজিলৈকে থাকাই
0: নাই।
1: কিন্তু আমি যেনেকৈ বাকী আহাৰবিলাক গ্ৰহণ কৰোঁ, প্ৰতিদিনে কি খাব লাগে সেইটো হিচাপে সজাগ মানুহবিলাক, ঠিক তেনেকৈ কিন্তু ফলৰ খাদ্য মানে এইটো সজাগতাটো খুবেই কম। মানুহৰ মানে মাজত ইমানখিনি সজাগতা নাই যে ফলৰ প্ৰয়োজনীয়তাটো আমাৰ দেহত আছে, তাৰমানে যে ফল, আপুনিও ক'লে যে আমি কোনোবা ফলত কাৰ্বহাইড্ৰেট পাওঁ, প্ৰটিন পাওঁ, মিনাৰেল পাওঁ, ফাইবাৰ পাওঁ। আচলতে শাক পাচলি আৰু ফল মূল খোৱাটো প্ৰতিদিনতে এজন বয়োজ্যেষ্ঠই কওক বা এজন মানুহৰ যিটো তেওঁৰ ডেইলি খোৱা দিনটোৰ খাদ্য, খাদ্যৰ ভিতৰত ফল আৰু শাক পাচলি যথেষ্ট পৰিমাণে থাকিবই লাগে। ফলখিনিত খুব কম পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, কিন্তু ভিটামিনছ আৰু মিনাৰেলছৰ একদম ভৰপূৰ ভাণ্ডাৰ হয়। তাৰমানে তাত এতিয়া ধৰক ফলবিলাক সেইকাৰণে ৰঙীন, ৰঙীন মানে হোৱাটোৰ আকৌ এটা বেলেগ এটা কাৰণ আছে। কিন্তু যি কি নহওক, ভিটামিনখিনি যথেষ্ট পৰিমাণে পোৱা যায়। এতিয়া ধৰক আমাৰ যে কওঁ অমিতাটো আম, এই যে ৰঙীন যিটো ৰং, কমলা টেঙাৰ নিচিনা মানে ৰং এটা যে, সেই ৰংটো চালে গম পায়, মানে বহুতে গম পোৱা যায় যে ভিটামিন এটো যথেষ্ট পৰিমাণে আছে। আৰু ভিটামিন এটো কম হ'লে মানুহৰ দৃষ্টিশক্তি

0: অসুবিধা হয় বা বাকী বহু ক্ষেত্ৰতে আমাৰ দেহটো ভালকৈ চাল চলন চলিবলৈ অসুবিধা হয়। কিন্তু সেই যদি আমাৰ আম হওক বা অমিতা হওক, এই যথেষ্ট পৰিমাণে যদি ডেইলি তেখেতসকলে খায়, দিনটোত প্ৰতিদিনতে খায়, তেতিয়া তেওঁলোকৰ সেই মানুহখিনিৰ মানে সেই যিটো কম হ'লে যিখিনি তেওঁলোকৰ বিসংগতিয়ে দেখা দিব সেইখিনি নহয় তাৰমানে। ঠিক তেনেকৈ আৰু বেলেগ বেলেগ ফলবিলাকো আছে, ধৰক এতিয়া বাকী সকলোতে বেলেগ বেলেগ বেলেগ বস্তু বেছি পৰিমাণে আছে। আমি এতিয়া কওঁ যে টেঙাজাতীয় শস্য, টেঙাজাতীয় শস্যত ভিটামিন চিটো যথেষ্ট পৰিমাণে পোৱা যায়। আগতে আমাৰ যিটো আমলখি আছিলে, আমলখিটোতেই সকলো বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি ভিটামিন চি থকা বুলি পোৱা যায় বুলি আমি জানিছিলোঁ। কিন্তু এতিয়া বাৰ্বাডাছ চেৰি বুলি এটা ফল, তাতকৈও বেছি পোৱা
1: বেছি
0: যায়
1: পৰিমাণে
0: বুলি
1: থাকে।
0: গম পোৱা গৈছে বা পৰ্যালোচনাত ওলাই পৰিছে সেইটো বস্তু। তাৰ লগতে আমি যদি চাওঁ যে আমাৰ যিটো মধুৰিটোৰ যথেষ্ট পৰিমাণৰ ভিটামিন চি আছে। আমি এনেকুৱা নহয় যে দাম দি কিনি এটা ফল খালেহে যে কিবা বেছি
1: আমাৰ কামত আহিব।
0: লাভত হ'ব, বা আমি যে আপেলটোৱেই খাব লাগিব, বা দাম দি পেলাই বজাৰৰ পৰা কিনি পেলাই ফলটো খালেহে আমাৰ স্বাস্থ্যত কামত আহিব, তেনেকুৱা কথা নহয়। যিমানখিনি ফল আমাৰ প্ৰকৃতিত পোৱা যায়, সেই প্ৰকৃতিত পোৱা প্ৰতিবিধ ফলতেই কিছু নহয় কিছু বেলেগ বেলেগ ধৰণৰ উপাদান আছে, ভিটামিন আছে, মিনাৰেলছ আছে, যোনখিনিয়ে মানুহৰ দেহত আহি পেলাই মানে এটা স্বাস্থ্যৱান শৰীৰ মেইনটেইন কৰাত বা মানে আমি ৰখাত সহায় কৰে।
1: সহায় কৰে।
0: গতিকে আমি ফলৰ সেই ফল দিৱসটোৱে তাৰমানে মানুহক সজাগতা, সেইকাৰণতহে আচলতে 1 জুলাই দিনটো বাছি লোৱা
1: বাছি
0: হৈছিলে
1: লোৱা হৈছে,
0: যে
1: হয়।
0: মানুহক, সকলো মানুহকে মনত পেলাই দিছে যে ফল খোৱাটো কিমান জৰুৰী, কিমান দৰকাৰ, সেইটো জনাবৰ কাৰণেহে সেই দিনটো স্পেচিফিকেলি লোৱা হৈছে।
1: লোৱা হৈছে। আৰু আমি এতিয়া এটা কথা গম পাইছোঁ যে আচলতে ফলটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট প্ৰয়োজনীয় কথা,
0: অঁ
1: কিন্তু আপুনি কোৱাৰ লেখীয়াকৈ ক'ৰবাত হয়তো আমি ইয়াক ক'ৰবাত অকণমান অৱহেলা কৰোঁ,
0: হয় হয়
1: মানে যেনেকৈ খাব লাগে হয়তো তেনেকৈ আমি
0: তেনেকৈ খোৱা নাই।
1: নাখাওঁ,
0: অঁ
1: আৰু সেইটো যাতে নহওক
0: অঁ
1: সেইটো কথা ভাবিয়েই ইয়াক কেনেকৈ আমি প্ৰচাৰ কৰিম, প্ৰসাৰ কৰিম, ইয়াৰ গুণবোৰ, সেইবোৰৰ কথা ভাবিয়েই আমি এই দিৱসটো পালন
0: পালন
1: কৰিছোঁ। কিন্তু এতিয়া মোৰ পিছৰ প্ৰশ্নটো আপোনালৈ হ'ল যে আমি ইয়াক প্ৰচাৰ কৰিম বা প্ৰসাৰ কৰিম কেনেকৈ কৰিম?
0: সেইটো কৰিবলৈ ধৰক সজাগতা, এতিয়া আমি যিটো কৰি আছোঁ, আপুনি ধৰক এইটোৰ ৰেডিঅ'ৰ যোগেদি মানুহৰ মাজত
1: প্ৰচাৰ কৰিছোঁ।
0: প্ৰচাৰ হ'ব, তো সেই যিমানখিনি শুনিব সেই মানুহখিনিও কিবা এটা নহয় কিবা এটা এই বিষয়ে অলপমান হ'লেও
1: জানিব।
0: গম পাব, জ্ঞানটো পাব। তেনেকুৱাকৈ এৱাৰনেছ কৰা বহুত ধৰণৰ আছে, ধৰক কিছুমান কেম্পেইন কৰিব পাৰে, কিছুমান ধৰক প্ৰশিক্ষণবিলাকতো ক'ব পাৰে
1: ক'ব
0: বা
1: পাৰে।
0: এডভাৰটাইজমেণ্ট কৰিব পাৰে, এনেকুৱাকৈ আমি মানুহৰ মাজত এৱাৰনেছ বা সজাগতাটো আনিব পাৰোঁ। তাৰ লগতে আৰু বহুত ধৰণৰ ব্যৱস্থা তেওঁলোকে অৱলম্বন কৰে যোনবিলাকে তেখেতসকলে এই দিৱসটো পালনৰ লগত জড়িত হৈ থাকে। ধৰক এটা এই দিনটো ফল দিৱস হিচাপে পালন কৰোঁতে তেওঁলোকে কেতিয়াবা কি কৰে, কিছুমান কম্পিটিশ্যন পাতিলে, কম্পিটিশ্যনত ধৰক এনেকুৱা কৰিলে ফ্ৰেছ ফ্ৰুটৰ ওপৰত কম্পিটিশ্যন, মানে ফলটোৰ ধুনীয়া ধুনীয়া ফলে ধৰক মানে প্ৰাইজ পাব বা কিবা এটা পাব, সেনেকুৱাকৈ মানুহৰ মাজত সজাগতা আনিলে যে আমুক দিনটোত আমাৰ এনেকুৱা এখন কম্পিটিশ্যন পতা হৈছে। তাৰোপৰি এনেকুৱা হয় কিছুমান ৰেচিপি, খাদ্য প্ৰস্তুতৰ প্ৰণালী লৈ পেলাই, বা কেতিয়াবা কেক হ'ব পাৰে, বা কিছুমান
1: চালাড হ'ব
0: ডেজাৰ্ট হ'ব
1: পাৰে।
0: পাৰে, চালাড হ'ব পাৰে, মিঠা কিবা মিঠাই বনোৱা, এনেকুৱা ধৰণে কম্পিটিশ্যন পাতিও তেওঁলোকে মানে সজাগতাটো কৰিব পাৰে। তাৰ লগতে এটা মানে ফ্ৰুট এক্সচেঞ্জ প্ৰগ্ৰেম ৰাখে। আগৰ দিনত আমাৰ আচলতে এইবিলাক ঘৰুৱাকৈ চলি আহিছিলে ককা আইতাহঁতৰ দিনৰ পৰা, যেতিয়া কাৰোবাৰ ঘৰত বেছিকৈ ফল লাগিলে
1: হয়।
0: কোনোবাই, সেই সময়ত ঘৰৰ মানুহখিনিয়েতো গোটেইখিনি খাবও নোৱাৰে বা তেনেকুৱা কথালৈ নাভাবি তেওঁলোকে মানে নিজৰ মানুহ, ওচৰ চুবুৰীয়া এনেকৈ বিলোৱাৰ এটা প্ৰচেছ আছিলে, মানে তেওঁলোকে কৰিছিলে। আৰু সেই বস্তুটো এই সজাগতাৰ লগতে লগাই পেলাই তেনেকুৱা ধৰণেও তেওঁলোকে কৰিবলৈ আগবাঢ়ি আহিছে, মানে এনে ফ্ৰুট এক্সচেঞ্জ বুলি কয় প্ৰগ্ৰেমটো।
1: মানে আদান
0: মোৰ
1: প্ৰদান।
0: তাত বেছি থকাখিনি তেখেতক দিলোঁ, তেখেতৰ তাত বেছি থকাখিনি মই ল'লোঁ, আদান প্ৰদানৰ মানে যিটো প্ৰচেছ তেনেকুৱাকৈও তেওঁলোকে সজাগতা কৰে। তাৰ লগতে ধৰক কিছুমান ফ্লাৱাৰ এৰেঞ্জমেণ্ট যেনেকৈ কৰে, ফুলৰ তাৰমানে সজ্জা কৰি পেলাইও তেনেকুৱা কম্পিটিশ্যন পাতে, তেনেকৈ ফলৰো সজ্জা পতা হয় আজিকালি,
1: হয়।
0: তেনেকৈ ফলবিলাক ধুনীয়াকৈ মানে সজায়, খুব সুন্দৰ কিছুমান আকৃতি দি পেলাই তাৰ পৰাও সজাগতা মানে মানুহক আচলতে এট্ৰেক্ট কৰিছে যে এনেকুৱা এটা আছে। আৰু দিৱসটোৰ উদ্দেশ্যটোৱে হৈছে মানুহৰ মাজত যে খাদ্যাভ্যাসত তেওঁলোকৰ ডেইলি ৰুটিনত যাতে কিছু নহয় কিছু ফল যাতে খাব পাৰে, খাই পেলাই তেওঁলোকে যাতে নিজৰ স্বাস্থ্যটোক মানে

0: ভালকৈ সতেজ কৰি বহুত দিনলৈ ৰাখিব পাৰে, সেই বিষয়ে জনাবৰ কাৰণে তেনেকুৱা ধৰণে তেওঁলোকে উদযাপন কৰাৰ ব্যৱস্থা কিছুমান লৈছে।
1: হয়, এতিয়া আমি এটা কথা গম পালোঁ যে ইয়াক আমি উদযাপন কৰোঁ, আৰু ইটো কথা গম পালোঁ যে আমি ইয়াক কেনেকৈ প্ৰচাৰ বা প্ৰসাৰ কৰোঁ। এতিয়া ইটো আমাৰ খুব আমাৰ দেহৰ কাৰণে খুব লাগতিয়াল বা আমাৰ যিবিলাক ছিজনেল বুলি কওঁ, আমি ঋতুকালীন যিবিলাক ফল মূল থাকে সেইবিলাক আমি খাব লাগে বুলিও ক'লোঁ আৰু সেইবিলাক আমি খাওঁ, কিন্তু এনেকুৱা কেইটামান ফল মূলৰ কথা আপুনি আমাক জনাওকচোন যিবোৰ ফল মূল আমি খালে আমাৰ খুবেই ভাল হয় বা আমাৰ সহজলভ্য, মানে যিবোৰ খুব ৰিচ মানে তাৰ গুণগত মানদণ্ডটো।
0: এতিয়া ধৰক আমি যে যিটো ক'লে আপুনি সহজলভ্য, এতিয়া আমাৰ বজাৰততো চব ধৰণৰ ফলেই পায় নহয় জানো, সময়ে সময়ে চব আহে, যিটো ঋতু বিশেষে বুলি ক'লে। এতিয়া ধৰক তৰমুজৰ দিনত তৰমুজ আহিলে বা কমলাৰ দিনত কমলা আহিলে, বাকী সময়ত অমিতাটোতো অনবৰতে থাকে যদিও মানুহে ইমান আদৰ নকৰে,
1: মানে সেইটো বেছিকৈ থকা কাৰণেও হ'ব পাৰে।
0: তাৰ উপৰি ধৰক তেনেকুৱা ফলবিলাক যিখিনি সহজলভ্য মানে ঘৰৰ বাৰীখনত আমাৰ যিখিনি পোৱা যায় সেই ফলবিলাকেও আমাক কিন্তু যথেষ্ট আমাৰ দৰকাৰী লাগতিয়াল মৌলবিলাক দিয়ে। এতিয়া ধৰক আমৰ কথাটো কওঁতে মই আৰু এটা কথা ক'ব বিচাৰিম দেই, লগতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফল হিচাপে স্বীকৃতি পোৱা ফলটোৱে হৈছে আম। আৰু যেনেকৈ 1 জুলাই দিনাখন আমি ফল দিৱস হিচাপে মানে আন্তৰ্জাতিক হিচাপে পালন কৰোঁ, তেনেকুৱাকৈ ভাৰতবৰ্ষত আমাৰ 22 জুলাই দিনটো আম দিৱস হিচাপে পালন কৰা হয়, যিহেতু আমটোৰ আমি আমৰ ৰজা বুলি কয় আছে আমক ফলৰ ৰজা বুলি কয়, আৰু এই 22 জুলাই দিনটোত আমাৰ ভাৰতবৰ্ষত কিন্তু আম দিৱস হিচাপে পালন কৰে। আৰু আমটো মই যেনেকৈ আপোনাক কৈছিলোঁ যে ৰংটোৰ কাৰণে ভিটামিন এ যথেষ্ট পৰিমাণে থাকে, লগত ভিটামিন চি থাকে, তাৰ লগতে কপাৰ থাকিব তেনেকুৱাকৈ আৰু পটাছ থাকে, তাৰ আৰু এনেকুৱা ফল মূলবিলাকক এন্থ'চায়ানিন থাকে দেই, এন্থ'চায়ানিন থাকে যোনবিলাকে হৈছে কি আমাৰ মানে যিবোৰ ফ্ৰী ৰেডিকেলছ বুলি এটা বস্তু আছে, আমাৰতো শৰীৰটো কোষবিলাকেৰে গঠিত, কোষবিলাকত ফ্ৰী ৰেডিকেলছবিলাক যেতিয়া বেছি হয় তেতিয়া তাৰমানে এই আমাৰ যিটো ৰেছপিৰেশ্যন প্ৰচেছ যিটো হয়
1: হৈ পেলাই উশাহ
0: নিশাহৰ, সেই তেতিয়া আমাৰ কি হয় মানে মানুহবিলাকৰ এজিংটো বয়স বাঢ়ি যায়, কোষবিলাকে যেতিয়া অক্সিজেনটো ভালকৈ ল'ব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত হয়। আৰু এই এণ্টি অক্সিডেণ্টবিলাক যেতিয়া আমি ফলৰ পৰা বেছিকৈ খাওঁ নহয়, সেই ফ্ৰী ৰেডিকেলছবিলাকৰ লগত সেই এণ্টি অক্সিডেণ্টবিলাকে বাইণ্ডিং কৰাৰ কাৰণে মানুহবিলাকৰ বয়সটো লাহে মানে
1: অলপ সন্তুলিত হয়,
0: মানে
1: কন্ট্ৰল হয়,
0: অকণমান কন্ট্ৰল হয়, বা এইটো ক'ব পাৰে যে আপোনাৰ লেহেমীয়া হৈ যায়, অকণমান বয়সটো মানে লাহে লাহেহে বয়সৰ চাপ পৰে। গতিকে ফল মূল খোৱাটো খুবেই আৱশ্যক। তাৰ লগতে মই কৈছিলোঁ আপোনাক যে যিটো আমি গুৱাভা বুলি কওঁ যে আমাৰ মধুৰি আমটো, এইটো নহয় যে আমি এটা আপেল খালেহে আমাৰ দেহটোৱে বেছি কিবা এটা লাভ কৰিব, তাৰ ঠাইত যদি আমি মধুৰিটো খাওঁ, কাৰণ মধুৰিক মানে পোৰ মেন এপল বুলি কয়, কাৰণ আগতে মধুৰি কিনি নাখাইছিলে, আজিকালিহে মধুৰি কিনি খোৱা যায়। তো গতিকে মধুৰিটো যথেষ্ট পৰিমাণে ভিটামিন চি আছে, প্ৰায় 230 মিলিগ্ৰাম 100 মিলিগ্ৰাম মান মানে 100 মিলিগ্ৰাম যদি আমি 100 গ্ৰাম যদি আমি গুৱাভা বা আমাৰ মধুৰিটো লওঁ তাত 230 মিলিগ্ৰামমান মানে আমি ভিটামিন চি পোৱা যায়, গতিকে সেইটো বহুত বেছি ৰিচ হয়। আৰু তেনেকুৱাকৈ খালে আমাৰ ডায়েবেটিক পেচেণ্ট যোনবিলাক যাৰ মানে চুগাৰৰ প্ৰব্লেম আছে তেওঁলোকক চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে, গতিকে আমি সেই
1: মধুৰি খাব
0: পাৰোঁ। তাৰ লগতে আমি কলটোতো খুবেই ভাল, কলটো আচলতে হলচাম ফ্ৰুট বুলিও কোৱা যায়, ইয়াতে মানে পটাছো হ'ব পাৰে, ভিটামিন চি, ভিটামিন বি গোটেই বস্তুখিনিয়ে বহুতখিনি পোৱা যায়। তাৰ লগতে আমাৰ আপেলটোতো যথেষ্ট আছে দেই, ভিটামিন চি পোৱা যায়, পটাছ পোৱা যায়, এনেকুৱাকৈ আমি গোটেইখিনি পাব পাৰোঁ। গতিকে ব্লাড চুগাৰ, তাৰপাছতে আৰু এই যে ফলবিলাক খালে গাট হেলথ বুলি আজিকালি শব্দ এটা কয়, আমাৰ যিটো মানে পচন মানে পাচন ক্ৰিয়াটো খুব ভালকৈ চলি থাকিবৰ কাৰণে ফল মূলৰ বহুতেই দৰকাৰ, গতিকে সেইখিনি
1: যিহেতু ইয়াত যথেষ্ট পৰিমাণে
0: আঁহ থাকে আঁহখিনি যথেষ্ট থাকে, আৰু আমাৰ যিটো লেমন বুলি কোৱা যায় টেঙা জাতীয় সেইখিনিও খুবেই দৰকাৰী, সেই বস্তুবিলাক আমাৰ সহজলভ্য। তাৰ লগতে আমি আৰু আমাৰ থলুৱা ফল মূল কিছুমান আছে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত, ধৰক লেটেকু, পনিয়ল, তাৰ লগতে আমাৰ
1: যিবোৰ
0: চব সেই তেনেকুৱা বস্তুবোৰ, থেকেৰা কওক, তাৰপাছত আমাৰ যিটো ষ্টাৰ ফ্ৰুট বুলি কয় কৰ্দৈ, এই বস্তুবিলাকৰ কিন্তু আমাৰ মানে মানুহৰ মাজত হয়তো বেছিকৈ উপলব্ধ কাৰণে আমাৰ ইমান আদৰ কৰা
1: নাযায়,
0: কিনি পেলাই ফলটো খাই মানুহে বেছি ভাল পায়, কিন্তু সেনেকুৱা কথা নহয় আচলতে। এতিয়া ধৰক আমাৰ যিটো ক'লা জামু, কলা জামুটো এতিয়া সিজন চলি আছে, এতিয়া বজাৰতো যথেষ্ট পায়, সেইটো মানে অমৃত বুলি ক'ব পাৰে ডায়েবেটিক পেচেণ্টৰ কাৰণে, আনকি গুটিটো, সেই বস্তুবিলাক আমি খাব লাগে। আৰু যিহেতু ফল মূলবিলাক কালাৰফুল, সেই কালাৰফুল বেলেগ বেলেগ ৰঙৰ, হালধীয়া, কিছুমান কমলা, কিছুমান গুলপীয়া, বেঙুনীয়ালৈকে আছে, এই গোটেইখিনি মানে আমাৰ বেলেগ বেলেগ উপাদানৰ লগতে এন্থ'চায়ানিন, কেৰটিন, এনেকুৱা বস্তুবিলাক যথেষ্ট দিয়ে, যোনখিনিয়ে আমাৰ সেই মূলখিনিয়ে আমাৰ দেহৰ কাৰণে অতিকে আৱশ্যক। আৰু আপুনি এটা প্ৰথমতেই কথা কৈছিলে যে ঋষি মুনিসকলে আমাৰ আগতে ফল মূল খায়ে জীয়াই আছিলে, আৰু সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যটো মানে একদম বহুত দিনলৈ খুব ভাল হৈ আছিলে, কয় নহয় একদম প্ৰখৰ পোহৰ এটা ওলায় তেওঁলোকৰ দেহৰ পৰা এনেকৈ বুলি কয়। আচলতে তেওঁলোকে খুব ভাল খাদ্য খাই আছিলে কাৰণে তেওঁলোকৰ স্বাস্থ্যটো খুব সন্তুলিত হৈ আছিলে, খুব ভাল হৈ আছিলে। আমি আজিকালি মানুহবিলাকৰ মানে খাদ্যত ধৰক বাকী যিবিলাক অভ্যাস হৈছে ফাষ্টফুডেই হওক বা বেলেগ খাদ্যবিলাকেৰে আমি আমাৰ দেহটোক আচলতে অত্যাচাৰ কৰি আছোঁ, আৰু সেইখিনি ফলটো কিছুদিনৰ পিছতহে দেখা পোৱা যায়। গতিকে আমি সেইকাৰণে এই সজাগতা পতাৰ অতিয়ে দৰকাৰ হৈ পৰিছে, যেনে ফল মূলেই হওক শাক পাচলিয়ে হওক এইখিনি যে খোৱা মানুহৰ কাৰণে কিমান দৰকাৰ, এই কথাখিনি ক'বলগীয়া দিন আহি পৰিছে।
1: গতিকে এইধৰণে আমি হয়তো আগলৈকো পাতি যাম, আৰু মানুহৰ মাজত সজাগতা যিমানেই বৃদ্ধি হ'ব, ফলৰ ব্যৱহাৰ সিমানেই বৃদ্ধি হ'ব, লগে লগে হয়তো ফলক লৈ আমাৰ এটা ব্যৱসায় হ'ব, আমাৰ কৃষকসকলে সেই ক্ষেত্ৰতো আগবাঢ়ি নিশ্চয়কৈ যাব। গতিকে ফলক লৈ আমি যথেষ্ট এটা আশা কৰিব পাৰোঁ। আৰু ইতিমধ্যে আপুনি কৈছে যে ফলৰ কিন্তু বিভিন্ন ধৰণৰ ফল থাকে আৰু বিভিন্ন ধৰণৰ ফলত বিভিন্ন ধৰণৰ গুণ থাকে, গতিকে সেই সকলোবিলাকৰ যদি আমি সমাহাৰ কৰিব পাৰোঁ, সকলোবিলাক যদি আমি সেৱন কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ দেহেও এটা ভাল সন্তুলিত খাদ্য এটা পাব বুলি আমি ভাবিব পাৰোঁ। আমি এইখিনি কথাটো গম পালোঁ। ইয়াৰ লগে লগে যিহেতু আমাৰ আজিৰ বিশেষ কথাটোৱে হৈছে যে আন্তঃৰাষ্ট্ৰীয় ফল দিৱস, এতিয়া আন্তঃৰাষ্ট্ৰীয় ফল দিৱসত কিন্তু প্ৰত্যেকটো বাৰেই মানে প্ৰত্যেকটো বছৰে এটা এটা বিশেষ বিশেষ বিষয় এটা নিৰ্ধাৰণ কৰি লয়, যিটো থিম বুলি আমি কওঁ, বিষয় নিৰ্বাচন কৰি লওঁ। এই বছৰৰ যিটো বিষয় আছে সেই বিষয়টোক আপুনি কি ধৰণে ব্যাখ্যা কৰিব?
0: এই বছৰটো যিটো 2026 চনৰ ফল দিৱসৰ বিষয় হিচাপে লৈছে, প্লেণ্ট, লাৰ্ণ এণ্ড চেলিব্ৰেট। প্লেণ্ট মানে হৈছে ৰুৱক আৰু জানক, তাৰপাছত উদযাপন কৰক। তাৰমানে এনেকুৱা কথাটো হৈছে যে প্ৰথমতে আমাৰ যিবোৰ গছ কাটা সেইবিলাক ৰুজ কৰি আমি যাতে নতুনকৈ গছবিলাক ৰুব পাৰোঁ, ফলৰ গছ ৰুৱক, তাৰমানে ৰুৱক, আনকো ৰুবলৈ উৎসাহিত কৰক, যাতে আমাৰ উপলব্ধ ফলৰ পৰিমাণটো বাঢ়ে মানুহৰ কাৰণে, যিহেতু জনসংখ্যা বৃদ্ধি হৈ আছে। তাৰ লগতে জানকটো হৈছে এইটোৱেই কথা যে প্ৰতিটো ফলত যে নিউট্ৰিশ্যনেল ভেলু আছে, যিখিনি সেইখিনি যাতে মানুহে গম পায়, তাৰ উপৰি সজাগতাও কৰক আৰু সকলোৱে জানক মানে কি কি উপলব্ধ হয়, সেয়া খালে কি লাভ হয়, সেই কথাখিনি জানিব লাগে। যোনে নিজে জানে আনকো জনাওক সেই কথাখিনি। তাৰপাছত চেলিব্ৰেট কৰক, চেলিব্ৰেট মানে উদযাপন কৰক, যে দিৱস পাতক বা এই খাদ্য খোৱাৰ বেলেগ বেলেগ ধৰণৰ মানে কিবা এটা অৰ্গেনাইজ তৈয়াৰ কৰক, নিজে ধৰক মানে কেঁচা ফল হিচাপে খাওক, কেঁচা বা ফ্ৰেছ ফ্ৰুট হিচাপে খাওক, পকা ফল হিচাপে, তাৰপাছতে তাৰ পৰা কিছুমান ৰেচিপি বনাওক, কিবা কৰক, মানুহক আদান প্ৰদান কৰক, এনেকৈ চেলিব্ৰেট কৰিব।
1: যিটো আপুনি আৰ্টৰ কথা ক'লে যে বিভিন্ন, আমি যেনেকৈ দুটুকুৰামান কাগজ লগাই কলাজ কৰোঁ, ঠিক সেইদৰে যদি আমি তেনেকুৱা ফল লগাই পেলাই যদি এটা নতুন চিত্ৰ এটা বনাওঁ, তেতিয়াহ'লে সেইটো এটা আকৰ্ষণীয়তা এটাও বাঢ়িব, মানুহৰ সেইটোৰ প্ৰতি এটা উৎসাহ বাঢ়িব যে এইটো বস্তু কেনেকৈ হয় বা কি হয়, বা ইতিমধ্যেতো আপুনি তাৰ যিখিনি গুণাগুণৰ কথা কৈছে সেইখিনি আছে, ইয়াৰ যথেষ্ট গুণগত মানদণ্ড আছে, গতিকে সেইখিনি আমি ল'ব লাগে। আৰু এটা কথা কিন্তু আপুনি কৈছে যে সেইটো হৈছে যে আমি দূৰৈত থকা বস্তুটোৱে বেছি ভাল বুলি কেতিয়াও ভাবিব নালাগে। আমাৰ যেনেকে অসমখনত অলপ গৰমৰ মাত্ৰাটো বেছি আৰু সেইকাৰণে হয়তো আপেল, আঙুৰ এই ধৰণৰ ফলবিলাক আমাৰ ইয়াত নহয়, গতিকে আপুনি সেই কথাটোৱে কৈছে যে অকল আপেলটোকে আমি ধিয়াই থাকিব নালাগে যে সেইটোৱে আমি পাম খাম, সেইটো নহয়, তাৰ সলনি হয়তো আমাৰ ইয়াতে থকা বেলেগ এটা ফলেও তাৰ যিটো গেপ সেইটো পূৰাব পাৰে,
0: নিশ্চয় পূৰাব। আৰু এইটো নহয় যে বেলেগত হোৱা, এতিয়া ড্ৰেগন ফ্ৰুটটো মানুহে খুব এট্ৰেক্ট কৰিছে, আমিও উৎসাহিত কৰোঁ কৃষকক যাতে খেতি কৰি তেখেতসকলৰ লাভটো বৃদ্ধি হয়, কিন্তু এইটো নহয় যে ড্ৰেগন ফ্ৰুটটো খালেহে কোনোবা এজনে বেলেগ ধৰণৰ কিবা এটা মৌল
1: পাব,
0: সেইটো একেখিনি মৌল থকা আমাৰ ইয়াতে থলুৱা ফলতো আছে। গতিকে থলুৱা ফলখিনি খাই যোনখিনি পইচা খৰচ নকৰাকৈ বা সহজতে কম খৰচ কৰিয়ে পাব সেইখিনি খায়ো তেওঁলোকে সেই সমানেই লাভ অৰ্জন কৰিব পাৰে। তাৰ লগতে এটা কথা

0: অঁ, এই বছৰটোৰ থিমটোৰ লগতে এই বছৰটো এটা ফলো তেওঁলোকে নিৰ্ধাৰিত
1: নিৰ্ধাৰিত
0: কৰিছে।
1: কৰিছে, হয়।
0: সেই নিৰ্ধাৰিত কৰা ফলটো হৈছে খেজুৰ। এইবাৰ খেজুৰত কিয় কৰা হৈছে, খেজুৰটো খালে মানে আমাৰ বহুত ধৰণৰ লাভ, মৌলবিলাকৰ লগতে আমাৰ যিটো তেজৰ পৰিমাণ, তেজৰ পৰিমাণটো বৃদ্ধি হয়, মানে সহায় কৰে। চ' সেইকাৰণে যেনেকৈ আইৰণ খাবলৈ কয় ন মানুহক, তেনেকৈ আমাৰ বহুতো ধৰক কেঞ্চাৰ পেচেণ্টেই হওক, তেনেকুৱা পেচেণ্টক যেতিয়া ব্লাড তেখেতসকলৰ তেজৰ পৰিমাণটো কমি যায়, হেতা পৰিবলৈ লয়, তেওঁলোকক খেজুৰ খাবলৈ কয়। এনেও নৰ্মেলি যোনবিলাকে গুড ফুড, আজিকালি গুড ফুড, গাট হেল্থ এনেকুৱা শব্দবিলাক মানুহৰ মাজত খুব বেছি
1: বহুল প্ৰচাৰিত,
0: বহুল প্ৰচাৰ হৈছে, সমাদৰ পাইছে, সেই গুড ফুড বুলি কওঁ যিটো মানে ভাল খাদ্য, সেই ভাল খাদ্যত এজন মানুহে অন্ততঃ 2টা খেজুৰ এদিনত খাব লাগে। আচলতে খালে তেওঁৰ যিখিনি পাবলগীয়া গুণ আৰু সেইখিনি তেখেতসকলৰ দেহৰ কাৰণে অতিয়ে ভাল হ'ব,
1: ভাল হ'ব।
0: তেনেকুৱাকৈ তেওঁলোকে সেইখিনি ল'ব পাৰে। তাৰ লগতে হৈছে কি, আমি এইটো নহয় যে আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মকো শিকাব লাগে যে ফলবোৰ আচলতে পকা ফল আমি ফল হিচাপে খাব লাগে বা ফলৰ পৰা নিজেই কিবা এটা বনাই খাব লাগে। আমাৰ দেহ হৈছে ফ্ৰুট জুচ খায় বা আমি উপলব্ধ বজাৰত যিবোৰ পানীয় মানে যিবিলাক
1: যিটো প্ৰিজাৰ্ভ কৰি
0: প্ৰিজাৰ্ভ
1: ৰখা,
0: কৰা, সেই প্ৰিজাৰ্ভ কৰা ফ্ৰুটবিলাক আচলতে আমি ইমান উৎসাহিত কৰা উচিত নহয়,
1: মানে যিমান পাৰি বাদ দিব লাগে,
0: বাদ দিব লাগে সেইবিলাকৰ, মানে যিহেতু প্ৰিজাৰ্ভেটিভ থাকে গতিকে তাৰ
1: চেনীৰ পৰিমাণটো
0: পৰিমাণ
1: যথেষ্ট
0: থাকে।
1: বেছি থাকে।
0: আচলতে ফলবিলাক খালে আমাৰ যিটো চুগাৰৰ পৰিমাণ, যি চেনীৰ পৰিমাণ, সেই ফলৰ চেনীৰ পৰিমাণটো আমাৰ দেহৰ

0: খোৱাটোতকৈ আমি ফল হিচাপে খোৱাটো বেছি ভাল, সতেজ ফল। আৰু তাৰ লগতে সেই উঠি অহা প্ৰজন্মকো আমি আচলতে উৎসাহিত কৰিব লাগে যে ফলহে খাব লাগে,
1: হয়
0: মানে ফলৰ বজাৰত পোৱাৰ ৰসটোতকৈ ফলটো খোৱা বেছি ভাল
1: ভাল।
0: লাভদায়ক হয়, সেই কথাখিনি আমি আচলতে বুজাব লাগে।

0: আসলে আমাৰ প্লেণ্ট ৰুব লাগে, কোনবোৰ ফল আমি ৰুব লাগে, কি ধৰণেৰে ৰুব লাগে, কোনবোৰক আমি বেছি গুৰুত্ব দিব লাগে, এনেকুৱা কিবা কথা থাকে নেকি?
1: মানে ধৰক আমাৰ অসমৰ বাৰীখন আচলতে এটা খুব ধুনীয়া ছিষ্টেম বুলিয়ে ক'ব লাগিব, কাৰণ খুব ধুনীয়াকৈ মানে চব থাকে। পিছফালৰ বাৰীখনত ফলৰ গছ থাকে, কঁঠাল এজোপা প্ৰতি ঘৰতে থাকে, লেটেকু পনিয়ল আৰু বা আমাৰ যিবিলাক ধৰক মধুৰিয়ে হওক অমিতাই হওক এই বস্তুবিলাক থাকে। কিন্তু যিহেতু আপুনি কেনেকৈ ৰুব লাগে বুলি কৈছে আৰু মই এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত যিটো কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, গতিকে মইতো বিজ্ঞানসন্মতভাৱে কেনেকৈ খেতি কৰিব লাগে সেই বিষয়ে ক'ব
0: লাগে, সেই কথাই লাগে। মানে মই আচলতে আপোনাক এইটো কথা সুধিছোঁ যে আমি ধৰক ফল এজোপা পুলি এটা পালোঁ, ফুলটো ক'ত ৰুম, কেনেকৈ ৰুম, মানে ধৰক গোটেইবিলাক একেলগে ৰুম? আমাৰ বাৰীখনৰ কথা যে কৈছে, আমাৰ বাৰীখন সাধাৰণতে কল যেতিয়া কঁঠাল পুলি এটা থাকে আমি ক'ত ৰুম, কেনেকৈ ৰুম?
1: আগৰ দিনত মানে তেনেকুৱা ধৰণৰ কথাবিলাক নাছিলে বাৰু, আজিকালি যিহেতু বিজ্ঞানসন্মতভাৱে কৃষিলৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু যথেষ্ট কৃষক আমাৰ তেনেকুৱা হৈছে যোনবিলাকে মানে তেওঁলোকক আমি প্ৰগ্ৰেছিভ ফাৰ্মাৰ বুলি কওঁ, যোনবিলাক অলৰেডি তেওঁলোক নিজেই সজাগ আৰু আগতে আমাৰ অসম

0: পানীখিনি সহজত ওলাই যায়, আৰু ধৰক ৰ'দো পৰিব লাগিব, তেনেকুৱা মাটি আমি প্ৰথমতে নিৰ্বাচন কৰি লৈ তাত আমি কি খেতি কৰিম। এতিয়া ধৰক মই ধৰি লৈছোঁ এজন কৃষকে অমিতাৰ খেতি কৰিব, তেতিয়া তেওঁ কেনেকুৱা ধৰণৰ জাত এটা ল'ম সেইটো বাছি ল'লে, হয়তো নিজে পুলি পচাব পাৰে বা নহ'লে ভাল নাৰ্চাৰীৰ পৰা তেওঁলোকে পুলিটো ল'ব লাগে। পুলিটো ল'লে তেনেকুৱা পুলি আমি প্ৰায় এমহীয়া ভিতৰতে ৰুব লাগে, এমহীয়া পুলি হ'লে ভাল হয়, তেনেকুৱা পুলি লগাব লাগে। আৰু তেতিয়া আমি কওঁ যে 6 ফুট দূৰে দূৰে একোটা গাঁত হ'ব লাগে।
1: গতিকে আমি প্ৰায় গোটেইকেইটা কথাই পাতিলোঁ যে আন্তঃৰাষ্ট্ৰীয় ফল দিৱস ইয়াক আমি 1 জুলাইত পালন কৰোঁ। ইয়াক প্ৰথমতে বাৰ্লিনত আৰম্ভ হৈছিলে, পিছৰ পৰ্যায়ত UNO-ই সেয়াক এটা মান দিলে বা ইয়াৰ প্ৰসাৰ হ'ল। ই এতিয়া প্ৰায় 50খনমান দেশতকৈও অধিক দেশত ইয়াক বৰ্তমান সময়ত পালন কৰা হয়, আৰু আমি আশা কৰিছোঁ ইয়াৰ যিটো গুৰুত্ব এতিয়ালৈকে আমি উপলব্ধি কৰিছোঁ যে আৰু যদি বেছি দেশে পালন কৰে বা আমি যদি সকলো মানুহলৈকে এইটো লৈ যাব পাৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা এটা ভাল ফল এটা নিশ্চয় আমি পাব পাৰিম। আৰু ইতিমধ্যে যিটো এই বছৰৰ যিটো মানে মূল কথা আছিলে, মূল থিম আছিলে, সেইটো আপুনি কৈছে যে প্লেণ্ট, লাৰ্ণ আৰু চেলিব্ৰেট। গতিকে আমি ৰুব লাগিব, তাৰপিছত এইবিলাকৰ বিষয়ে বিভিন্ন ধৰণৰ কথা, যি ইয়াত কিনো গুণ থাকে, কিয় খাব লাগে, এই কথাখিনি আমি জানিব লাগিব আৰু চেলিব্ৰেট কৰিব লাগিব। চেলিব্ৰেট কৰাটোৰ কথা আপুনি ইতিমধ্যে কৈছে, গতিকে এই ধৰণেৰে আমি অকল এদিনৰ কাৰণে নহয় যে প্ৰত্যেক দিনৰ কাৰণে যাতে আমি এই ফল মূলবোৰৰ এটা চেলিব্ৰেশ্যন প্ৰগ্ৰেম কৰি থাকিব পাৰোঁ, সেই দিনটোলৈ আমি অপেক্ষা কৰিম। আৰু আপুনি আজি আহিলে, আহি পেলাই আপোনাৰ সময়খিনি দি আমাৰ শ্ৰোতাৰ কাৰণে, আমাৰ কৃষকৰ কাৰণে এই কথাখিনি ক'লে। গতিকে মই আশা কৰিছোঁ যে আমি এই আন্তঃৰাষ্ট্ৰীয় ফল দিৱসটো পালনটো কৰিছোৱেই, তাৰ লগে লগে অহা সময়খিনিত যাতে ইয়াতকৈ আৰু বেছিৰ পৰা বেছিলৈ লোকে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰে বা আমি লৈ যাব পাৰোঁ, সেই কথাটোত আমি গুৰুত্ব দিম। তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিলোঁ। নমস্কাৰ।
0: নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই আন্তঃৰাষ্ট্ৰীয় ফল দিৱসৰ উদ্দেশ্যে কৰা আজিৰ এই বিশেষ অনুষ্ঠানটি শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
2: সাক্ষাৎকাৰ অনুষ্ঠানটিৰ পুনৰ সম্প্ৰচাৰ শুনিলে অনুষ্ঠানটিৰ আঁত ধৰিলে ডম্বৰুধৰ গোস্বামীয়ে। FM-ৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ বৰগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এই বৰগীতটি নিত্যানন্দ ডেকাৰ কণ্ঠত।

শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। এইবাৰ আগবঢ়াইছোঁ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, শিল্পী বাপধন মহন্তৰ কণ্ঠত।

শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এই বৰগীতটি নিকুঞ্জলতা মহন্তৰ কণ্ঠত।

শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। বৰগীতৰ অনুষ্ঠানৰ শেষত এয়া আগবঢ়াইছোঁ, শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, শিল্পী ধৰিত্ৰী ডেকাৰ কণ্ঠত।

শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। বৰগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা আঞ্চলিক বাতৰি শুনিবলৈ পাব। 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী, গুৱাহাটীৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটীৰ জটীয়া, কাহিলিপাৰা, মালিগাঁও আদি অঞ্চলৰ কৃত্ৰিম বান সমস্যা আৰু নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ কৰে। বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ আৰু নদীৰ গতি, প্ৰকৃতি তথা ইতিহাসৰ গভীৰ অধ্যয়ন অবিহনে ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ বুলি নদী বিশেষজ্ঞ ডঃ যোগেন শৰ্মাই প্ৰকাশ কৰিছে। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে ফুকক দ্বীপৰ সমীপত হোৱা নাও দুৰ্ঘটনাত 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হ'ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি লোকভৱনত আয়োজিত এটা অনুষ্ঠানত বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গৰক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই।

0: बस अपने आप को मंजूर हो जाऊं। और इसे देखे खास
1: इरशाद।

0: मुकाबले तय हो गए हैं। पहला सेमीफाइनल बुधवार को फ्रांस और स्पेन के बीच खेला जाएगा। मैच भारतीय समय अनुसार रात 12:30 बजे से शुरू होगा। दूसरा सेमीफाइनल गुरुवार को इंग्लैंड और अर्जेंटीना के बीच खेला जाएगा। दोनों सेमीफाइनल मुकाबलों के विजेता 20 जुलाई को न्यूयॉर्क के न्यूजर्सी स्टेडियम में खिताबी मुकाबले में आमने सामने होंगे। टेनिस में आज विंबलडन के पुरुष सिंगल्स और महिला डबल्स के फाइनल मुकाबले खेले जाएंगे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा देश की सुरीली धड़कन। स्वागत है आप सभी का कार्यक्रम यादों की महफिल में। आज का दिन बहुत महत्वपूर्ण है क्योंकि आज हम
2: এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ, পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ, ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। এই উপলক্ষে আজি দিনৰ 11 বজাত নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই অংশগ্ৰহণ কৰে। অসম আৰক্ষীৰ প্ৰচেষ্টাত ৰাজ্যৰ প্ৰতিখন জিলাৰ সংশ্লিষ্ট মুখ্য কাৰ্যালয়ত আজি মাদক দ্ৰব্য বিনষ্টকৰণ কাৰ্যসূচী পালন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি হেৰইন, ভাং, কফ চিৰাপ, কানিকে ধৰি 472,51,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে জটীয়া, কাহিলিপাৰা, মালিগাঁওকে ধৰি মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বান সমস্যা, পানী জমা হোৱাৰ কাৰণ আৰু নিষ্কাশন ব্যৱস্থাৰ বুজ লয়। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে মহানগৰীৰ পানী নিষ্কাশন ব্যৱস্থাত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে নিষ্কাশন ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে উন্মুক্ত নলাসমূহ শীঘ্ৰে মেৰামতি কৰিবলৈ আৰু নলাৰ আৱৰ্জনা যুদ্ধকালীন তৎপৰতাৰে নিষ্কাশন কৰিবলৈ গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃত্ৰিম বানৰ বাবে যাতে জনসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সংশ্লিষ্ট সকলো বিভাগকে সমন্বয়েৰে কাম কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে।
3: কালিও ৰাতি বহুত বেছি বৰষুণ হৈছিলে। বৰষুণ হোৱাৰ পিছত আমি দেখিলোঁ, বৰষুণ হোৱাৰ পিছত বহুত ঠাইতে সোনকালে পানী ওলাই গ'ল আৰু বহুত ঠাইতে ইয়াত পানী ওলাবলৈ কাৰণে বহুত সময় লাগিল। সেইকাৰণে মালিগাঁও এৰিয়াত ৰাতিপুৱা আমি গৈছিলোঁ, অলমষ্ট 6:30 বজাত মালিগাঁৱত আমি গৈছিলোঁ। তাতে অলপ ড্ৰেইন যিবিলাক আছে তাতে আমাৰ চিল যিবিলাক আহি আছে পাহাৰৰ পৰা যি চিল আহি আছে, নালাটো চাফা হৈ আছে কিন্তু চিলবিলাক আকৌ আহি এই নালাটো ভৰ্তি হৈ আছে। সেইকাৰণে যাতে ৰেগুলাৰ বেচিছত আমি প্ৰতি বৰষুণৰ লগে লগে যাতে এইটো আমি চাফাটো কৰিব পাৰোঁ, সেইকাৰণে আজি PWDৰ লগতো আমি কথা পাতিছোঁ। যেতিয়া কাহিলিপাৰা এৰিয়াতো ইয়াতে পানীৰ এটা জমা জলৰ এটা সমস্যা হৈছে, সেইকাৰণে আজি GMDA, GMC আমাৰ মেয়ৰ ডাঙৰীয়াকো লৈ PWD অফিচিয়েলক লৈ আমি একবাৰ গোটেইটো পৰিদৰ্শন কৰি যাতে ৰেগুলাৰ বেচিছত এইটো চাফাটো আমি কৰিব পাৰোঁ যাতে ৰাইজৰ অসুবিধা নহয়, সেইকাৰণে আমি চেষ্টা কৰিছোঁ। ৰাইজে যথেষ্ট সহযোগিতা কৰিছে কিন্তু আমিও যাতে আমাৰ ফালৰ পৰা যাতে আৰু বেছি কাম কৰিব পাৰোঁ সেইটোত প্ৰয়াস কৰিছোঁ।
2: উল্লেখযোগ্য যে বৰষুণৰ ফলত যোৱা নিশা মহানগৰৰ চানমাৰী, হাতীগাঁও, জটীয়া, কাহিলিপাৰা, মালিগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। ৰাজ্যত কালিৰ দিনটোত 4,707গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে। এয়া কৃষিখণ্ডৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি উল্লেখ কৰি তেওঁ কয় যে কৃষকসকলৰ উত্তৰণ আৰু অগ্ৰগতিৰ বাবে কৃষি বিভাগ সদায়ে দায়বদ্ধ। মন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ পিংগলেশ্বৰ গাঁৱত এটা কঠীয়া ৰোপণ কাৰ্যসূচীত অংশ লৈ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্ম কৃষি কৰ্মৰ সৈতে জড়িত হোৱা উচিত বুলি মন্তব্য কৰে। কৃষিৰ

0: ভৱিষ্যত ৰাজ্যখনৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ যুৱ প্ৰজন্মক চাকৰিৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে অসমতে সংস্থাপনৰ বাট মোকলাবলৈ উৎসাহিত কৰে। এই ক্ষেত্ৰত কৃষি বিভাগে অহা বছৰৰ পৰা নাৰিকল, তামোল আদিৰ খেতিৰ বাবে সুবিধা প্ৰদান কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
1: এইবাৰ আমি এইখিনি সুবিধা কৰি দিম। অহা বছৰৰ পৰা আমি বছৰত এটা সমষ্টিত 1 লাখকৈ নাৰিকলৰ পুলি, মধুৰি আমৰ পুলি, তামোলৰ পুলি, আমৰ পুলি, লেচুৰ পুলি 1 লাখকৈ এটা সমষ্টিত দিম। উদ্যমীসকলে ওলাই আহক, খেতি কৰক, এখন বাৰী বনাওক।
0: শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ অলুণীয়া পানীৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় সম্পূৰক বনানীকৰণ পুঁজি ব্যৱস্থাপনা আৰু পৰিকল্পনা প্ৰাধিকৰণ CAMPA নৈত থকা শিশুৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্য পৰিকল্পনা যুগুতোৱাৰ বাবে এটা অধ্যয়নৰ অনুমোদন জনাইছে। এই পদক্ষেপে ব্ৰহ্মপুত্ৰ, গংগা, মেঘনা আদি ভাৰতৰ নদীত পোৱা এজাতি বিলুপ্তপ্ৰায় শিশুৰ সুৰক্ষাৰ বাবে লোৱা ব্যৱস্থা সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ অধ্যক্ষতাত অনুষ্ঠিত CAMPAৰ পৰিচালনা পৰিষদৰ সপ্তমলানি বৈঠকত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ব্ৰহ্মপুত্ৰৰ বৈ যোৱা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ বাবে এই সিদ্ধান্ত বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে, কিয়নো ব্ৰহ্মপুত্ৰত এই প্ৰজাতিৰ শিশু পোৱা যায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 2 এদিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্য প্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবতীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহ'লে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দান্তিক কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানতো বাধা আৰোপ কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন আজি অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণৰামন মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিগত 27 বছৰত IIT গুৱাহাটীৰ পৰা 26,000তকৈও অধিক শিক্ষাৰ্থীয়ে বিভিন্ন শাখাত ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। গোৱালপাৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ভালুকডুবি সাপ্তাহিক বজাৰত কালি বন বিভাগৰ এটা দলে অভিযান চলাই অনুজ্ঞাপত্ৰবিহীন 6খন ফাৰ্নিচাৰৰ দোকানৰ পৰা বহু পৰিমাণৰ অবৈধ কাঠৰ সামগ্ৰী জব্দ কৰে। আমাৰ গোৱালপাৰা সংবাদদাতাই জনোৱা মতে, বিগত কেইটামান দিনত জিলাখনত বন বিভাগে অভিযান চলাই 3টা অবৈধ কাঠ ফলামিল উৎখাত কৰাৰ উপৰি বহু পৰিমাণৰ চোৰাং কাঠ আৰু কাঠৰ সামগ্ৰী জব্দ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৱা আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে যোৱা নিশা ফ্লৰিডাত অনুষ্ঠিত তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱেক 2-1 গ'লত পৰাস্ত কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। অহা বুধবাৰে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত অহা বৃহস্পতিবাৰে আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ছেমিফাইনেলত বিজয়ী হোৱা দল দুটাই অহা 20 জুলাইত নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ শক্তিশালী পদক্ষেপৰ অংশ হিচাপে ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ পৰ্যবেক্ষণ। ৰাজ্যৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে প্ৰতিটো প্ৰজন্মক কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান আৰু আৰ্জেণ্টিনাৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই।

बढ़ता ही रहे और फूले फले बढ़ता ही

Time. Boom.

रह की मृदंग ढनका, झट झट झट झट नागिन तेज तेज सगन नदादा।

0: रीमा जी, उजाले उनकी यादों के कार्यक्रम ऐसा है जिसमें हम यादों के उजाले बिखेरते हैं। आपकी यादों में पिताजी किस तरह से सामने आए ये सुनते हुए।
1: नमस्कार प्रिय श्रोता बंधु, এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জ আৰু নিউজ অন AIR এপ যোগে এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ত মই কুমাৰ পদ্মনাভ আৰু কৰ্তব্যকক্ষত মোৰ সৈতে আছে ৰূপম নাথ। এতিয়া আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ।

0: আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে সমালোচনা কৰা। নিজে শুদ্ধ আৰু পবিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা। সক্ৰেটিছৰ এই মহান বাণীৰে শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আপোনাৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ, আৰু মই আপোনাৰ কাষত শাশ্বতী শিল্পী। যুৱবন্ধু, গুৰুদুজনাৰ অনুপম সৃষ্টি বৰগীত হৈছে অসমীয়া জাতিৰ আত্মা। বৰগীত মাত্ৰ সাহিত্য নহয়, দৰ্শন, সংগীত, সাধনা, ৰাগতালৰ মাজেৰে আমাক শিকাই বিনয়, সমতা আৰু মানৱতা। গুৰুদুজনাৰ সৃষ্টিৰাজিক লগত লৈ আগুৱাই যোৱাটো প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব। সেই উদ্দেশ্যেৰে আমি উপস্থিত হৈছিলোঁ শাস্ত্ৰীয় সংগীত মঞ্চ নগাঁও আৰু নগাঁও বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত কৰা বৰগীতৰ কৰ্মশালাত। প্ৰথমে শুনো আহক বৰগীতৰ প্ৰশিক্ষক ডক্টৰ প্ৰশান্ত কুমাৰ খাউণ্ডৰ সৈতে হোৱা কথোপকথনৰ বাণীবন্ধন ৰূপ।
1: যুৱবন্ধু, মই বৰ্তমান উপস্থিত আছোঁ নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা বৰগীতৰ কৰ্মশালাত। আহকচোন, বৰগীতৰ প্ৰশিক্ষক ছাৰৰ সৈতে আমি কিছু কথা পাতোঁ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: হয়, নমস্কাৰ।
1: প্ৰথমে জানিব বিচাৰিছোঁ আপুনি কেনে আছে?
2: মই ভালে আছোঁ দিয়ক।
1: আপোনাৰ পৰিচয়টো আপোনাৰ মুখেৰে জানিব বিচাৰিছোঁ।
2: মই বৰগীতৰ বিশেষকৈ মই খুব গভীৰভাৱে লাগি আছোঁ আৰু শংকৰী সংগীত বিদ্যাপীঠ অসম 1985 চনতে প্ৰতিষ্ঠা লভা এটা প্ৰতিষ্ঠান, চৰকাৰী পঞ্জীয়নভুক্ত, যিটো প্ৰতিষ্ঠানৰ বৰ্তমান সভাপতি শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰ। সেই প্ৰতিষ্ঠানৰ মই বৰ্তমান উপ পঞ্জীয়কৰ দায়িত্বত আছোঁ। আৰু আনহাতে দিহানাম সংৰক্ষণ মঞ্চ অসম বুলি এটা সংগঠন আছে, সেই সংগঠনৰ মই প্ৰেচিডেণ্ট।
1: হয়, গুৰুদুজনাৰ অনুপম সৃষ্টি হৈছে বৰগীত।
2: হয়, বৰগীতৰ সম্পৰ্কে এইটো বিশাল সাগৰ। আমি ইমান একাধাৰে লাগি আছোঁ যদিও জানিবলৈ বহুত বাকী আছে। আচলতে বৰগীতৰ কথা, ইয়াৰ গায়নশৈলী, ইয়াৰ সুৰ সঞ্চাৰ বহুত উচ্চ মানদণ্ডৰ। সেইকাৰণে বৰগীতবিলাকক পণ্ডিত কালীৰাম মেধিদেৱে কৈছিলে সং সিলেষ্টিয়েল। বৰ শব্দৰ অৰ্থটো কেৱল ডাঙৰে নহয়, বৰ মানে ইয়াৰ ৰচনাশৈলী, ইয়াৰ গায়নশৈলী, সুৰ সঞ্চাৰ, তালমান, সমস্তখিনি হৈছে উচ্চ মানদণ্ডৰ। আত্মা পৰমাত্মাৰ মিলনৰ কথা ইয়াত পোৱা যায়।
1: আমি যেতিয়া এটা বৰগীত পৰিৱেশন কৰোঁ,
2: হয়,
1: পৰিৱেশন কৰোঁতে দৃষ্টি দিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ কোনকেইটা বুলি ভাবে?
2: মই ভাবোঁ আটাইতকৈ দৃষ্টি দিবলগীয়া দিশটো শব্দ উচ্চাৰণ। কাৰণ মহাপুৰুষ দুজনাৰ যি অপূৰ্ব সৃষ্টি, এই বৰগীতসমূহৰ হৈছে সমাজৰ প্ৰতি এটা এটা ডাঙৰ বাণী, মেছেজ। সেই মেছেজবোৰ যাতে শুদ্ধ ৰূপত, শুদ্ধ উচ্চাৰণত যাতে প্ৰকাশিত হয়, সেইটো প্ৰথম কথা। দ্বিতীয় কথা, ৰাগ কোন সময়ত কোন ৰাগ পৰিৱেশন কৰিব লাগিব। তৃতীয় কথা হৈছে তাল, ই যাতে লয়কাৰী হৈ এটা গতিত যাতে আগবাঢ়ি যায়। এই উচ্চাৰণৰ পাছতে বাকী দিশবিলাক লক্ষ্য কৰিবলগীয়া কথা।
1: হয়, সেইটো হয়, সঁচাকৈ উচ্চাৰণৰ দিশত আমি গুৰুত্ব দিবই লাগিব। লগতে আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি যি উদ্দেশ্য আগত ৰাখি এই মহাবিদ্যালয় প্ৰাংগণত উপস্থিত হৈছিলে, আপুনি সেই উদ্দেশ্যত সফল হৈছে বুলি ভাবেনে আজি ছটা দিনত? মানে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত পাৰ্থক্য দেখা পাইছেনে প্ৰথম দিনটোৰ?
2: পাৰ্থক্য মানে এটা ভাল দিশ, কিয় ইয়াত যিমানকেইজন প্ৰায় 16-17 গৰাকীমান প্ৰশিক্ষাৰ্থী আহিছে, প্ৰত্যেকগৰাকীয়ে কিবা নহয় কিবা গায়, মানে আগে পিছে গায়। সেই ক্ষেত্ৰত মই তেওঁলোকক মানে স্বৰ্গমৰ বিষয়ে বিশেষ মানে প্ৰশিক্ষণ দিবলগীয়া হোৱা নাই। আৰু আন অকণমান মাইনাচ পইণ্ট এটা পাইছোঁ কি, আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি, আমি যিবিলাক প্ৰায় যিবিলাক গাওঁ, নিশিকাকৈ গাওঁ, উশাহ ল'ব নজনা দুখত শব্দ ভাঙি ছিঙি তাৰ উচ্চাৰণত অলপ বিকৃত হয়, সেই যিটো আমাৰ লেতেৰা পৰম্পৰা, সেইটো তেওঁলোকৰ কণ্ঠত ধৰা পৰিছে। এইটো মই তেওঁলোকক শুদ্ধ কৰি দিছোঁ, তেওঁলোকে মানি লৈছে, তেওঁলোকেও কৈছে যে আমি এইটো অলপ অভ্যাস কৰিব লাগিব। মই এইটো নিতান্ত কথা, কাৰণ সংগীত অনুশীলন নহ'লে, সাধনা নহ'লে সংগীত কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে, অনুশীলন লাগিবই। পাৰিব তেওঁলোকে ভাল, মই বহুত ভাল ভাল দেখিছোঁ। যিহেতু সংগীত গুৰুমুখী বিদ্যা, আৰু মাধৱপুৰুষে কৈছে যে বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়েই, গুৰু নোহোৱাকৈ শিকিলে তাত কিছু খেলিমেলি থাকিবই, উশাহ ক'ত ল'ব লাগিব, কোনটো ওচৰৰ উচ্চাৰণ, কোনটো শব্দৰ উচ্চাৰণ কেনে, যিহেতু মানে ফনেটিক্সৰ কথাটো ইয়াত বহুত পৰিমাণে খাটে, যে তেওঁলোকে গুৰুৰ তালিম লৈ শিকিলে নিশ্চয় সফল হ'ব। আৰু বিশেষত এই বিশ্ববিদ্যালয়ৰ যিকেইগৰাকী অধ্যাপকে এনেকুৱা এটা পৰীক্ষামূলক কাম এটা কৰিবলৈ আগবাঢ়িছে আৰু তেওঁলোকে পৰীক্ষাত কৃতজ্ঞ হৈছে বুলি মই ভাবিছোঁ। আজি 2 তাৰিখৰ পৰা যি 7 তাৰিখলৈকে যথেষ্ট তেওঁলোকে আগবাঢ়িছে, মোৰ দৃষ্টিগোচৰ হৈছে।
1: আপোনাৰ পৰা এটা গুৰুত্বপূৰ্ণ কথা জানিব বিচাৰিম, বৰগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমি কি গুৰুত্ব দিব লাগিব আৰু এই গোলকীয়কৰণৰ দ্বাৰা বৰগীতৰ গোলকীয়কৰণে আমাক কিবা নেতিবাচক প্ৰভাৱ পেলাব পাৰে নেকি?
2: ঠিক, এইটো ভাল প্ৰশ্ন কৰিছে। আচলতে বৰগীতৰ ইতিমধ্যে শংকৰী সংগীত বিদ্যাপীঠ অসম, শ্ৰীমন্ত শংকৰদেৱ সংঘ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, বৰগীতৰ যিখন পাঠ্যক্ৰম বৰগীত মুকুৰ, শ্ৰদ্ধা গোলাপ মহন্ত ছাৰে যিখন প্ৰণয়ন কৰিলে স্বৰলিপি, এই স্বৰলিপিখনৰ আৰ্হিত যদি আমি এটাও স্বৰ কম্প্ৰমাইজ নকৰাকৈ যদি বৰগীতসমূহ অনুশীলন কৰি আমি চৰ্চা কৰোঁ, ইয়াৰ দ্বাৰা আমি বিশ্ব দৰবাৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ নিশ্চয় সাৰ্থক হ'ম। কাৰণ সংগীতৰ কোনো ভাষা নাই, সংগীত যদি সুৰীয়া হয়, ই তালত যদি নিবদ্ধ হয়, ই নিশ্চয় প্ৰচাৰ প্ৰসাৰ কৰিব। আনহাতে মোৰ এটা ব্যক্তিগত আক্ষেপ যে গীত, বাদ্য, নৃত্য তিনিও কলাৰ সমষ্টি সংগীত। এতিয়া শংকৰী সংগীত বুলি ক'লে বা গুৰুজনাৰ সংগীত বুলি ক'লে গীতসমূহ, বাদ্যসমূহ আৰু নৃত্যসমূহক আমি লগ লগাই এটা শংকৰী সংগীত বুলি ক'ব পাৰোঁ। ইতিমধ্যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰচেষ্টাত সত্ৰীয়া নৃত্যই যিটো ৰাষ্ট্ৰীয় স্বীকৃতি পালে, তাৰ আগতেই বৰগীতকে আদি কৰি যিখিনি গায়ন কলা সেইসমূহ স্বীকৃতি পাব লাগিছিলে আৰু লগতে খোল বাদ্যও স্বীকৃতি পাব লাগিছিলে। এতিয়া আমি নৱপ্ৰজন্মৰ প্ৰতি এটা আহ্বান, তেওঁলোকে যাতে এটা বৈপ্লৱিক চিন্তাধাৰে ভাৰতৰ ৰাজদৰবাৰ তথা বিশ্ব ৰাজদৰবাৰত খোল বাদ্য আৰু বৰগীতসমূহ যাতে প্ৰচাৰ প্ৰসাৰ কৰি মানে প্ৰতিষ্ঠা লাভৰ কাৰণে এটা প্ৰচেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ আকুল আহ্বান।
1: আপুনি শেষত আমাৰ আকাশবাণী শ্ৰোতাক কি ক'ব বিচাৰিব, কি বাৰ্তা দিব বিচাৰিব?
2: আকাশবাণী শ্ৰোতাক এটাই বাৰ্তা দিব খুজিছোঁ, যাতে বৰগীতসমূহ শুদ্ধ উচ্চাৰণত, শুদ্ধ ৰাগত, শুদ্ধ তালমান যোগে যাতে প্ৰচাৰ প্ৰসাৰ হয় আৰু নৱপ্ৰজন্মই যাতে সহজতে আকৃষ্ট হ'ব পাৰে, তাৰ কাৰণে আকাশবাণীয়ে এই ক্ষেত্ৰত তৎপৰ হৈছেই, ইতিমধ্যে হৈছে আৰু আগবাঢ়িব বুলি বৰগীতসমূহ যাতে নিয়মীয়াকৈ প্ৰচাৰ প্ৰসাৰ কৰে, তাৰ কাৰণে মোৰ এটা বিনম্ৰ অনুৰোধ। এইখিনি আকাশবাণীৰ প্ৰতি মোৰ আহ্বান।
1: আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে। লগতে আশা কৰিছোঁ আপুনি এনেকৈ আমাৰ নতুন প্ৰজন্মক সংস্কৃতিৰ ক্ষেত্ৰত আগুৱাই নিয়াত সহায় কৰি যাব আৰু আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ।
0: এইবাৰ শুনো আহক প্ৰশিক্ষাৰ্থীসকলৰ কণ্ঠেৰে এটি বৰগীত।

0: আশা কৰিলো বৰগীতটি শুনি ভাল পালে। মাধৱদেৱে লিখিছিল, ৰাম নামী মহা আনন্দ জীৱে পায় পৰমানন্দ, এই শাৰীতেই বৰগীতৰ মূল তত্ত্ব নিহিত হৈ আছে। বৰগীত হৈছে দুখৰ মাজতো আনন্দ বিচাৰি পোৱাৰ শিল্প। এইবাৰ শুনো আহক প্ৰশিক্ষক ডাঙৰীয়াৰ কণ্ঠেৰে এই বৰগীতটি।
1: কৃষ্ণ আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাগ ভূপালী তাল পৰিতাল।

0: যুৱ বন্ধু, এইবাৰ আহক অন্য এগৰাকী প্ৰশিক্ষাৰ্থীৰ সৈতে আমি কথা পাতোঁ। তোমাক স্বাগতম জনাইছোঁ।
1: অশেষ ধন্যবাদ।
0: তোমাৰ নামটো?
1: নমস্কাৰ, মোৰ নাম শ্ৰী সুকন্যা তামলী। মই বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বৰগীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ।
0: এই কৰ্মশালাটোত অংশগ্ৰহণ কৰি তোমাৰ অনুভৱ কেনেকুৱা?
1: কৰ্মশালাটোত অংশগ্ৰহণৰ অনুভৱ সঁচাকৈ ভাল আৰু খুব সুকীয়া। মহাপুৰুষজনাৰ অমূল্য সৃষ্টিৰাজিত আমি শুদ্ধ ৰূপত কেনেদৰে পৰিৱেশন কৰিব লাগে সেই সম্পৰ্কে ইয়াত বহুখিনি কথা আমাক জনোৱা হৈছে। ভাল লাগিছে, যথেষ্ট উপকৃত হৈছোঁ বুলি ভাবিছোঁ।
0: তোমালোকৰ যিহেতু স্বাধীন হৈছে বৰ্তমানলৈকে, এইকেইদিনত এই প্ৰথম দিনা ইয়াত আহি যে উপস্থিত হৈছিলা, সেইদিনতকৈ আজি বৰগীতৰ পৰিৱেশনৰ ক্ষেত্ৰত নিজকে কোন ক্ষেত্ৰত পৃথক বুলি ভাবা?
1: পৃথক বুলি ভাবিবলৈ গ'লে প্ৰথম অৱস্থাৰ উচ্চাৰণ সম্পৰ্কে কিছু কথা, বৰগীত এভাগ পৰিৱেশন কৰোঁতে উচ্চাৰণৰ ক্ষেত্ৰত কিদৰে গুৰুত্ব দিব লাগে সেই সম্পৰ্কে আমি হয়তো বৰ বেছি অৱগত নাছিলোঁ বা কিছু আমি ভুল কৰি আছিলোঁ। কিন্তু কৰ্মশালাটোত অংশগ্ৰহণৰ পাছত সেই ভুলসমূহ আমাৰ ধৰা পৰিছে, কেনেদৰে শুধৰণি কৰিব লাগিব সেই ক্ষেত্ৰত সচেতন হোৱাও হৈছে। গতিকে পৃথকতা বুলি ক'লে এনেদৰে ক'ব পাৰি আৰু।
0: ভাল লাগিছে আজি ইয়াত উপস্থিত হৈ, ভাল লাগিছে। আশা কৰিছোঁ তোমালোকে এনেকৈ সংস্কৃতিটো আগুৱাই লৈ গৈ থাকা।
1: আপোনাকো অশেষ ধন্যবাদ।
2: এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠ এই পৰগীতটি।

প্ৰিয় শ্ৰোতা, বৰগীতৰ অৰ্থ হ'ল শ্ৰেষ্ঠ গীত। উচ্চ আধ্যাত্মিক ভাৱযুক্ত এই বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ৰচনা। প্ৰকাশৰ সংযম আৰু আত্মা পৰমাত্মাৰ সম্বন্ধই বৰগীতৰ বিষয়বস্তু। বৰগীত আজিও অসমীয়া সমাজৰ নাম প্ৰসংগৰ অংশ বিশেষ, অন্যতম প্ৰাৰ্থনা সংগীত। 14 প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান অসমীয়া জাতি থাকে মানে সদায় থাকিব। বৰগীতৰ ভাৱ আৰু সুৰৰ মহত্বই মানুহক সহজে আকৰ্ষণ কৰি আধ্যাত্মিকতাত মগ্ন কৰিব পাৰে বাবেই দুয়োজন মহাপুৰুষেই নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত ইয়াক ব্যৱহাৰ কৰিছিল। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ গুণৰাজিয়েই ইয়াৰ মূল বিষয়বস্তু। চৰিত পুথিৰ সময়কাল শুদ্ধ বুলি ধৰিলে বৰগীতৰ প্ৰথম সৃষ্টি হয় খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ শেষ দশকত। বৰগীতক শংকৰদেৱ কিম্বা মাধৱদেৱ দুয়োজনাই বৰগীত বোলাৰ পৰিৱৰ্তে গীতহে বুলিছিল। পৰৱৰ্তী পণ্ডিতসকলেহে বৰগীত অভিধা দিছিল। আধুনিক যুগত সত্ৰবিশেষে বৰগীতৰ গায়ন শৈলী সুকীয়া সুকীয়া হোৱাটোৱে বৰগীত একোটাৰ প্ৰকৃত সুৰ ৰাগ আদিত বৰগীতৰ নশিকাৰুসকলক কিছু অসুবিধাত পেলাইছে। সময়ে সময়ে বৰগীতৰ কৰ্মশালা পাতি নতুন প্ৰজন্মক শুদ্ধ আৰু পৰিশীলিতভাৱে বৰগীতসমূহ অভ্যাসৰ এক পৰিৱেশ দিয়াটো আজি খুবেই জৰুৰী হৈ পৰিছে।

যুবতরঙ্গ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে স্বাশ্বতী শিল্পীয়ে। খন্তেক পিছতেই ক্রমে আকাশবাণী দিল্লী কেন্দ্রৰ পৰা প্রচারিত হিন্দী বাতৰি, বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু অসমীয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো গঞা ৰাইজৰ চোৰা অনুষ্ঠান, যুগুতাই আগবঢ়াইছে কিৰণ চন্দ্ৰনাথে।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ গঞা ৰাইজৰ চৰা। আগবঢ়াইছোঁ আমাৰ গাঁও।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ গাঁও অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ গাঁও অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ উদমাৰী অঞ্চলৰ শিয়ালবস্তি প্ৰাথমিক বিদ্যালয়ৰ কথা বতৰা। আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা উপস্থিত হৈছিলোঁ এই বিদ্যালয়ত আৰু কথা পাতিছিলোঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত।
2: আজি আমি শিয়ালবস্তি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। চাহবাগিচা অঞ্চল অধ্যুষিত এই প্ৰাথমিক বিদ্যালয়খন 1960 চনতেই স্থাপিত। ইয়াতে আমি 3গৰাকী শিক্ষকক লগ পাইছোঁ, প্ৰধান শিক্ষক আৰু 2গৰাকী শিক্ষয়িত্ৰীক। আৰু এতিয়া দুপৰীয়া আহাৰৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে আহাৰ গ্ৰহণ কৰিছে। এই বিদ্যালয়ৰ সামগ্ৰিক দিশৰ কথা পাতিম। আমি ইয়াত বিভিন্ন হাতৰ কাম দেখিছোঁ। আজি এইফালে জুবিন গাৰ্গৰ ফটো আছে আৰু খেলাৰ সামগ্ৰী আছে, কিতাপ, সুন্দৰ এটা পৰিৱেশ। প্ৰথমে আমি প্ৰধান শিক্ষকক লগ পাইছোঁ। নমস্কাৰ।
3: হয়, নমস্কাৰ, মোৰ নাম পংকজ ভিয়া, মই এই শিয়ালবস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। মই 2016 চনত এই বিদ্যালয়ত জইন কৰিছিলোঁ আৰু 2020 চনত মই প্ৰধান শিক্ষক হিচাপে এই বিদ্যালয়ত নিযুক্তি লাভ কৰিছোঁ।
2: কিমান গৌৰৱ কৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আপুনি জ্ঞান দিছে?
3: হয়, মই অত্যন্ত নিজকে মই গৌৰৱ অনুভৱ কৰোঁ এই চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যি শিক্ষাদান ব্যৱস্থাৰ লগত জড়িত হোৱাত মই নিজকে ধন্য মানিছোঁ। যিহেতু অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল অঞ্চলো বহু অত্যন্ত পিছপৰা অঞ্চল, লগতে অভিভাৱকসকল যথেষ্ট নিৰক্ষৰ। তেখেতসকল বিভিন্ন ধৰক চাহ বাগানৰ লগত জড়িত, ৰাতিপুৱাই ওলাই যায়। ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষাদানৰ লগত জড়িত হোৱাৰ বাবে মই নিজকে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ।
4: নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিমি গগৈ। মই ইয়াত 2013 চনতে যোগদান কৰিছিলোঁ। 12 চনত নগাঁও ডিষ্ট্ৰিক্টত চাকৰি পাইছোঁ টেট শিক্ষক। মোৰ ঘৰ এনেই যোৰহাটত। এহেঁতৰ লগতে লাগি মানে খুব সুখী, কাৰণ চহৰ অঞ্চলৰ মানুহখিনি এনেও পিতৃ মাতৃসকলে শিক্ষিত গাৰ্জেন, গতিকে তেওঁলোকে এনেও আগবঢ়াই নিব পাৰিব। এই অঞ্চলৰ যিখিনি পিছপৰা মানুহ অকণমান তেওঁলোকক আগবঢ়াই নিব পাৰিলে আমি ভাল নিজকে
2: অনুভৱ কৰোঁ। আছে বাইদেউ,
5: নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণা ভূঞা। মই ইয়াত 2010 চনত জইন কৰিছোঁ।
2: কি পঢ়ায় আপুনি বাৰু?
5: আমাৰ তেনেকুৱা মানে নিৰ্দিষ্ট বুলি নহয়, হয়, আমাৰ শিক্ষকো কম, 5টা ক্লাছ হয়, গতিকে আমি সকলোকে সমানেই চাব লাগে।
2: হয়, আৰু এই মই সোমাই আহোঁতে দেখিলোঁ 3গৰাকীক এই ৰুমটোতে পালোঁ। কেতিয়াবা আপোনালোকে 3গৰাকীয়ে ভাবে নেকি যে আমি চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক এখেতসকলক আমি বিভিন্ন জ্ঞান দিব লাগিব, ভাল মানুহ হ'বলৈ শিকাব লাগিব, ধূমপানৰ বিৰুদ্ধে আমি শিকাব লাগিব, 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ কথা জনাব লাগিব, এই কথাখিনি 3গৰাকীয়ে কেনেকৈ আলোচনা কৰে?
5: আমি 3গৰাকীয়ে আলোচনা কৰোঁ, যিমান পাৰোঁ তেওঁলোকৰ মনোগ্ৰাহী হোৱাকৈ আমি কামখিনি কৰিবলৈ বিচাৰোঁ, যাতে তেওঁলোকে আগ্ৰহ কৰে। তাৰ উপৰি আমি সেইকেইটা দিৱসত আমি তেওঁলোকক গীত গাওঁ, বা আমাৰ নৃত্যও সিহঁতে ঝুমুৰ চুমুৰ আছে সেয়াও কৰাওঁ, গছপুলি ৰুওঁ, কেনেকৈ সিহঁতক আগবঢ়াই নিব পাৰোঁ স্কুলৰ প্ৰতি সিহঁতৰ আগ্ৰহ হয় আহিবলৈ।
4: আৰু মানে কি, এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ, গতিকে আমি আমাৰ নিজৰ মোবাইলকেইটাকে ব্যৱহাৰ কৰি তেওঁলোকক দেখুৱাওঁ যে ধূমপান কৰিলে কেনেকুৱা ভৱিষ্যতে বিকাৰ হ'ব পাৰে, বা চাহ বাগিচা অঞ্চলৰ মানুহে জেনেৰেশ্যন ৱাইজ নিমখ চাহ খাই থাকে, নিমখ চাহ খোৱাৰ বাবে তেওঁলোকৰ, গতিকে বহুত চেষ্টা কৰি কৰি লাহে লাহে নিমখ চাহটো লৈ অহাটো মানে আমি এৰুৱাব পাৰিছোঁগৈ আৰু। বৰ্তমান তেতিয়া কোনো লৈ নাহে, আগতে আমি প্ৰথম চাকৰি জইন কৰোঁতে মানে চবেই নিমখ চাহ লৈ আহে।
2: আৰু
4: একেটা কথাকে আপোনাৰ বছৰ বছৰ পঢ়াই থাকিলেও মানে মনত নৰয়, আজি ইমান ধুনীয়াকৈ পাৰে কাইলৈ পাহৰি যায়। গতিকে তেওঁলোকৰ মাজে মাজে আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়া বা আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত মানে গাৰ্জেন মিটিং দিয়া হয়। তাত তেওঁলোককো গাৰ্জেনসকলকো কোৱা হয় যে এওঁলোকে খোৱা বুলি নহয়, আপোনালোকেও নাখাব, আপোনালোকৰ পৰা সন্তানলৈ যায় জেনেৰেশ্যন ৱাইজ
2: জ্ঞান দিয়া আৰু। হয়, খুব সক্ৰিয়ভাৱে আপোনালোকে কামখিনি কৰিছে, এই কথাটোৰ উমান আজি আমি আকাশবাণীৰ পৰা আহি গম পালোঁ। মই আপোনাক সুধিব খুজিছোঁ, আপুনি বিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ কাৰণে নিজাকৈ কি কৰিছে?
3: হয়, মই নিজাকৈ কিছুমান প্ৰচেষ্টা লৈছোঁ। বিশেষকৈ ধৰক আমাৰ যি ফুলনি বাগিচা, ফুলনি বাগিচাৰ লগতে আমাৰ পিছফালে এখন আপোনাৰ যি আমাৰ খাদ্য শাক পাচলিৰ বাগিচা, সেইখন মই প্ৰস্তুত কৰিছোঁ। আৰু
2: পঢ়োৱাৰ ক্ষেত্ৰত কেনেকৈভাৱে আনতকৈ যাতে মই বেলেগকৈ পঢ়াব পাৰোঁ?
3: পঢ়োৱাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যিবিলাক শিক্ষণ সঁজুলি সেইসমূহ ব্যৱহাৰ কৰা হয়, লগতে আমাৰ মোবাইলটো আজিকালি বিভিন্ন ধৰক লেচন প্লেন হিচাপে সহায়ক হিচাপে ব্যৱহাৰ কৰোঁ। লগতে এই মই আজি এই অনুষ্ঠানত আকাশবাণীৰ তৰফৰ পৰা আপুনি আমাৰ এই পিছপৰা বিদ্যালয়খন উপস্থিত হোৱাৰ বাবে আমাৰ বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনাক।
2: হয়, মই সেইখিনি সুধিব খুজিছোঁ, তেওঁলোকে কিমান আজি পঢ়াই দিলে কাইলৈ কিমান দেখুৱাব পাৰে?
3: আচলতে আমি নিতৌ তেওঁলোকক গৃহকৰ্ম দিওঁ, গৃহসমূহসমূহ আমি পিছদিনাখন তেওঁলোকক নিৰীক্ষণ কৰোঁ। দেখা যায় প্ৰায় 60% বা 40% ল'ৰা ছোৱালীয়ে গৃহকৰ্মখিনি কৰি আহে, বাকীখিনিয়ে ধৰক পাহৰে। কিন্তু এতিয়া অভ্যাস পৰিণত আমি 100% এইখিনি নিবলৈ চেষ্টা কৰিম।
2: গুণোৎসৱত কেনেকুৱা আছিলে?
3: হয়, আপোনাক জনাবলৈ পাই সুখী হৈছিলে, যোৱা বছৰ গুণোৎসৱত আমাৰ বিদ্যালয়ে A+ লাভ কৰিবলৈ সক্ষম হৈছিলে, তাৰ আগত A পাইছিলে। এই যোৱা বছৰ বিগত বৰ্ষত অনুষ্ঠিত নহ'ল, আশা কৰি এইবছৰ গুণোৎসৱ অনুষ্ঠিত হ'লে আমাৰ বিদ্যালয়ে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
2: আৰু অভিভাৱকক সজাগ কৰিবলগীয়া হয় চাগে?
3: হয়, অভিভাৱকসকলক সজাগ কৰিবলগা হয়। আমাৰ মাহেকীয়া বা দুমাহৰ মূৰে মূৰে অভিভাৱকসকলৰ সভা আহ্বান কৰা হয়। সেই সভাত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি, লগতে তেনেকৈ সামগ্ৰিক ধৰক যিখিনিসমূহ দুৰ্বলতা সেইসমূহ আমাৰ বাইদেউসকলক ক্লাছ ৱাইজ তেখেতসকলক কোৱা হয়।
2: হাতৰ কাম দেখিলোঁ, পাচি খৰাহি কেনেকৈ?
4: নাই, এইবোৰ ল'ৰা ছোৱালী গাৰ্জেনে আমাৰ
2: হাতৰ কামৰ
4: সময়ত তেওঁলোকে মানে তেওঁলোকেও শিকে ঘৰতে আৰু তেওঁলোকে লগ লাগি পিনি কৰে।
2: কেতিয়াবা এইটো বেলেগৰ পৰা আনিও দিয়া হয়, উপায় নাই, কেতিয়াবা
4: তেওঁলোকে হেৰি এইখিনি আমি অকল সৰস্বতী পূজাতে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰে আৰু নিজে অনাৰ কাৰণে নিজে মানে আলফুলে ব্যৱহাৰ কৰে। বাকী
2: আমাৰ আৰু খেলাৰ ক্ৰিকেটৰ বেট দেখিলোঁ
4: জিৰণি সময়ত তেওঁলোকে খুব আগ্ৰহী ক্ৰিকেট এনেও
2: খেলিবলৈ
4: মন, এনেও দেখি আপোনালোকে দেখিব এনেও বাগান এলেকাৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে ফুটবল ক্ৰিকেট সেইবোৰৰ লগত বেছি আগ্ৰহী জড়িত। মানে আৰু মানে পাঠৰ কথা এটাও বা কবিতা এটাও তেওঁলোকক গীতৰ সহায় ক'লে অতি সোনকালে মনত থাকে, গান চান ভাল পায়। মানে কেতিয়াবা
2: আমি বিদ্যালয়ত পাঠদান কৰিছোঁ যেতিয়া আমি নিজৰ কি চিন্তাৰে পাৰোঁ, কেনেকৈ এটা কবিতাক গীতলৈ নিব পাৰোঁ, কেনেকৈ এটা লেচন সাধুৰে ক'ব পাৰোঁ, তেতিয়া হয়তো তেওঁলোকে মনত ৰখা হেৰিটো বেছি থাকে। হয়, আমাৰ প্ৰধান শিক্ষকৰ দায়িত্ব বহুত বেছি। আপোনালোকে কেতিয়া কথাখিনি পাতে শিক্ষক কেইগৰাকীৰ লগত?
3: হয়, আমাৰ যিহেতু শিক্ষকৰ সংখ্যা যেনে সীমিত, মোৰ যিহেতু আপোনাৰ ছাত্ৰ ছাত্ৰীক পাঠদানৰ উপৰিও মই বিভিন্ন আমাৰ বিভাগীয় যিসমূহ কাম কাজ সেইসমূহৰ লগত জড়িত হ'ব লগা হয়, সেয়েহে আমি যিখন সময়ত পাওঁ আমি ছাত্ৰ তিনিজনে বহি আমি সেইসমূহ আলোচনা কৰোঁ, কোনকেইগৰাকী ছাত্ৰ ছাত্ৰী কিহত দুৰ্বলতা বা তেওঁলোকক লেচনসমূহ আমি পিছদিনাখন কেনেকৈ পঢ়াবলৈ প্ৰস্তুত কৰিব পাৰোঁ সেইসমূহৰ বিষয়ে আমি যেতিয়া সময় পাওঁ আমি তিনিজন একলগ হ'লে সেই বিষয়ে আলোচনা কৰোঁ।
2: হয়, অতিকৈ গুৰুত্বপূৰ্ণ
4: যে কোৰ্চটো মানে শেষ হোৱাতকৈ কি হৈছে কিতাপৰ ইমূৰৰ পৰা সিমূৰলৈ কোৰ্চটো শেষ হোৱাকৈ আমি তেওঁলোকৰ যিখিনি শিকিব লগা মিনিমাম নহয় ওপৰুৱা বুলি নহয় অকল আখৰ জ্ঞান, সংখ্যা জ্ঞান বা নেওতাকেইখন আমি ভাবোঁ বা ইংৰাজী চাৰিবৰ্ণ আখৰখিনি শব্দ লগ লগাব মিনিমাম যিখিনি লাগে এইটো বয়সত সেইখিনি শিকি গ'লে অন্ততঃ পিছলৈ তেওঁলোকে নিজেই মানে ভেটিটো বনাই দিলে নিজে পঢ়িব পাৰিব। বোলে কোৰ্চটো অকল শেষ কৰি গ'লোঁ, প্ৰশ্ন উত্তৰ কৰাইছোঁ, শেষ কৰিছোঁ, সিহঁতি কি পাৰিছে নোৱাৰিছে সেইটোত আমি গুৰুত্ব নিদিওঁ। তেওঁলোকে মানে যি শিকিছে একদম ভেটিটো ভাল হওক।
2: হয় কি সুবিধা পায় তেওঁলোকে বিনামূলীয়া?
3: হয়, বিনামূলীয়া তেওঁলোকে আমাৰ বিশেষকৈ বছৰৰ আৰম্ভণিতে বিনামূলীয়া কিতাপসমূহ লাভ কৰে। তেওঁলোকে ইউনিফৰ্ম দুযোৰকে ইউনিফৰ্ম লাভ কৰে অসম চৰকাৰৰ পৰা, তাৰ লগতে তেওঁলোকে যি আমাৰ মূল্যায়নৰ বহী কাৰ্যপত্ৰ সেইসমূহ, তাৰ উপৰি তেওঁলোকে আমাৰ যিটো আমাৰ মধ্যাহ্ন ভোজন সেই মধ্য

0: বৰগীতটি শুনিলে। শ্ৰোতাসকল, আমাৰ গাঁও অনুষ্ঠানৰ পৰা আমি উপস্থিত হৈছিলোঁগৈ দক্ষিণপাট অঞ্চলৰ এখন বজাৰত। ইয়াতে আমি এগৰাকী মহিলাৰ লগত কথা পাতিছিলোঁ।
1: হয়, আজি দক্ষিণপাটত আমি উপস্থিত হৈছোঁহি, আৰু এই দক্ষিণপাটৰ যি সাপ্তাহিক বজাৰ, পথৰ দুয়োকাষে এক সুন্দৰ গাঁৱলীয়া পৰিৱেশত এখন বজাৰ, আৰু এই বজাৰত এগৰাকী বাইদেউক লগ পাইছোঁ। খুব সুন্দৰকৈ তেখেতে শাক পাচলি বেচিবৰ কাৰণে সাজু হৈছে। আমি আজি বাইদেউৰ লগত কথা পাতিম, চিনাকি হ'ম। বাইদেউ নমস্কাৰ।
2: নমস্কাৰ বাচা।
1: আপোনাৰ নামটো কওক।
2: কল্পনা বৰদলৈ।
1: কল্পনা বৰদলৈ। ঘৰ গাঁওখনৰ নাম কওক।
2: গোহাঁইগোঁহাই।
1: গোহাঁইগোঁহাই। আৰু ইয়াৰ পৰা বজাৰলৈ কিমান দূৰ?
2: এই 4 কিলোমিটাৰ। 4 কিলোমিটাৰ।
1: 4 কিলোমিটাৰ দূৰ, নহয় জানো? আৰু কওকচোন, কি কি আনে বজাৰ?
2: মই হেৰি লেচেৰা আনো, তাৰপিছত জিকা আনো, তৈ আনো, তাৰপিছত বিভিন্ন ধৰণৰ বস্তু আনো, আৰু নিজে কৰোঁ খেতি চব।
1: আৰু আৰু কি আনে?
2: আৰু মুঠতে এয়াই আনো, আৰু এনেকৈ আনো।
1: হয়, এই যে বজাৰখনত আপুনি বহিলে এতিয়া বেচিবলৈ মাচুল কিমান দিব লাগে?
2: মাচুল এনে চা বেলেগ বেলেগ 40 টকা লয়, ইয়াত আমাৰ 20 টকা লয়। মাল লোৱাত দাম লয়, আৰু যা ধৰি লওক গেলামালো তাত বেছিকৈ লয়, আমাক ধৰি লওক 20 টকা লয় চাহহঁতে।
1: এদিনত কিমান টকা আপুনি সামগ্ৰী বিক্ৰী কৰে?
2: 2500 পাওঁ, তেনেকৈ ধৰি লওক বস্তু লৈ দাম আছে, আৰু তেনেকৈ পাওঁ।
1: আৰু কিমান সময়ত আহে?
2: মই 7:30 আহোঁ।
1: ৰাতিপুৱা 7:30 আহে, আৰু দিনটো আপুনি এই বজাৰ
2: থাকোঁ, হয়তো 8টাও বাজে, হয়তো 7টাও বাজে, তেনেকুৱা হয়।
1: এই দিনটো যে ওলাই আহে, ঘৰখন কোনে চায়?
2: ঘৰখন আমাৰ হাজবেণ্ডে চায়।
1: তেখেতে নাহে ইয়ালৈ?
2: তেখেতে নাহে, তেখেতে বাৰীৰ কাম কৰি থাকে।
1: এই বাৰীত ধৰক জিকা
2: এইবিলাক বিভিন্ন খেতি কৰি থাকে, জলকীয়া বেঙেনা এইবিলাক কৰি থাকে।
1: আৰু কি কি আনে আপুনি? জিকা আনে, আৰু কি আনে?
2: জিকা আনো, তাৰপিছত এইবিলাক আৰু হেৰি নেমু আনো, তাৰপিছত আৰু বেঙেনা পালে বেঙেনা আনো, জলকীয়া আনো, সেইবিলাকে আনো। আৰু শাক চব্জি ধৰি লওক কেঁচা চব্জিবিলাক তেনেকৈ আনো।
1: ৰাতিপুৱাই সোনকালে উঠে আপুনি?
2: এই মই 3:30 উঠো ছাৰ, মোৰ ঘৰ মাল কাটিব লাগে, আৰু কাইলৈ মোৰ বেবেজীয়া বজাৰ আছে, সেই কাম আমি।
1: আপুনি বেবেজীয়া বজাৰ?
2: জামুগুৰিতো যাওঁ, দলংঘাট যাওঁ, চবতে যাওঁ।
1: কি কি বজাৰ কেইখন আপোনাৰ মুখৰ পৰাই কৈ দিয়কচোন।
2: এই মই এই চব্জিয়ে লৈ যাওঁ, অইন চব্জি নিনো ছাৰ।
1: বজাৰ আছে,
2: দেওবাৰ বজাৰ আছে, তাৰপিছত আৰু দলংঘাট বজাৰ, তাৰপিছত জামুগুৰি বজাৰ, আৰু হয়তো মই কুলগুৰিও যাওঁ, তাৰপিছত আমাৰ দক্ষিণপাট তেনেকৈ।
1: আৰু বজাৰলৈ নগ'লে চাগে আপোনাৰ মনটো ভাল নালাগে?
2: ভাল নালাগে, বজাৰলৈ আহিলে ভাল লাগে। কোনোবা ব্যৱসায় ভাল হ'লে ভালেই হয়, কিছুমানে বেয়া হয়, লছো হয়, তেনেকুৱা নিচিনা।
1: আৰু এতিয়া আজি বজাৰ বেয়া হয়, আমিও যদিও আহিলোঁ বজাৰ কৰিলোঁ, কিন্তু পিছতহে আপোনাক আজি আমি লগ পালোঁ। আমাৰ ভাল লাগিলে আপোনাক আমি লগ পালোঁ আজি আকাশবাণীৰ জৰিয়তে। আপোনাৰ সকলোখিনি কথা ৰাইজে গম পাব। বাৰু এটা কথা নহয়, আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে?
2: পৰিয়াল মানে মোৰ 3 জন আছে, এনে পৰিয়াল 5 জন, তাৰমানে ল'ৰাই ডাঙৰ বোৱাৰীয়ে ধৰি লওক হেৰিত থাকে, মৰিগাঁৱত থাকে, তাৰপিছত মোৰ সৰু ল'ৰাটো এই নগাঁৱত থাকে, মই এতিয়া মানুহজনে মহে থাকোঁ, আৰু ছোৱালী আছিলে, ছোৱালীজনীক বিয়া দিলোঁ।
1: আৰু সন্ধিয়া পথ গৈ চাগে কয় আৰু আজি এনে ইমান বিক্ৰী হ'ল, তেনেকুৱা বিক্ৰী হ'ল,
2: তেনেকৈ আলোচনা পাতোঁ আৰু আমাৰ তাত, কিমান পালি কি কৰিলি সেই তেনেকৈ কওঁ আৰু।
1: কিন্তু আমি আহিলোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, ৰেডিঅ' শুনেনে বাৰু? এতিয়া কথাটো হ'ল কি,
2: ৰেডিঅ' শুনো ছাৰ, এতিয়া আমাৰ ৰেডিঅ' নাই যে, এনেকৈ মোবাইলতে শুনো আৰু।
1: মোবাইলত শুনে, হয়, আমাৰ ভাল লাগিলে আপুনি সদায় যদি ৰেডিঅ' শুনে, তাৰ মাজতে আপোনাকো আজি আমি পালোঁ, আমাৰ ভাল লাগিলে, আমাৰ শ্ৰোতাগৰাকীকো আমি লগ পালোঁ। আৰু এতিয়া বাৰীত কি কি আছে বিক্ৰী কৰিব পৰাকৈ?
2: এতিয়া ছাৰ ইয়াত জিকা আছে, তৈ আছে, ভেন্দি আছে, লেচেৰা আছে, সিমানে আছে
1: আৰু। বাৰু আজি আমি অনুষ্ঠানত আপোনাক আমি লগ পালোঁ, খুব ভাল লাগিলে আপোনাক লগ পালোঁ। আৰু আপুনি ৰেডিঅ' শুনি থাকিব, এনেকৈ বজাৰ কৰি থাকিব, আপোনাৰ এই আদৰ্শ যাতে বেলেগ মহিলাই লয়, তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ। ধন্যবাদ আপোনাক।
2: ধন্যবাদ ছাৰ।
0: এয়া আছিল দক্ষিণপাট অঞ্চলৰ দৈনিক বজাৰত লগ পোৱা এগৰাকী মহিলাৰ সৈতে হোৱা কথা বতৰা। আজিৰ আমাৰ গাঁও অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: আমাৰ গাঁও অনুষ্ঠানটি শুনিলে, যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। আজিৰ গোঁয়া ৰাইজৰ চৰা অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: Ya, Akahabani, Guwahati, Dibrugarh. বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি ব্যাপক মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ আৰু শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত কোথাকৰ সন্মান। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰী দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো, এবছৰ আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট NDP বুলি এখন আইন আছে, য'ত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱৰ জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
0: আজি ধ্বংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কফ চিৰাপ, ইয়াবা টেবলেট, আফিং, অপিয়াম ইত্যাদি। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2 কোটি 40 লাখ টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰে। ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধীন্দ্ৰনাথ মৰাং, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাফাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলাৰক্ষীৰ উদ্যোগত আজি 5 কোটি 16 লাখ 31 হাজাৰ 810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষীৰ নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলাৰক্ষীৰ উদ্যোগত আজি বৰখাট শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰ অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ চোমৰাশালি কোদলদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। টাকাম মিচিং পৰিণ কোবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ পাঁচটা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডাক্তৰ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
2: স্পেশাল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন যি বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষাত তেওঁৰ বুৎপত্তি আছে, সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত কোধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন আৰু গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলিও প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্য দান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা আৰু ঋতুপৰ্ণ শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ হজৰা মীনপামো পৰিদৰ্শন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি ব্যাপক মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান, ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আৰু শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সোধাকৰ সন্মান। এতিয়াৰ বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ আয়তী অনুষ্ঠান যুগুতাই আগবঢ়াইছে নিহাৰিকা শইকীয়াই।
1: আয়তীলৈ শুভেচ্ছা জনাই মুকলি কৰিছোঁ আজিৰ আয়তী অনুষ্ঠান। আইদেউসকল, আহকচোন আজিৰ অনুষ্ঠানত কৰণী অঞ্চলৰ আয়তীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনো। অনুষ্ঠান পৰিৱেশন কৰা আয়তীসকল হ'ল দীপামণি শইকীয়া, ৰূপা বৰা, গোলাপী শইকীয়া, মামণি শৰ্মা আৰু ৰাণু দেৱী। বাদ্য সংগত কৰিছে কংকনজ্যোতি বৰদলৈ, অংকুৰ বৰদলৈ আৰু প্ৰণৱজ্যোতি বৰাই। এয়া

0: বাইদেউসকল, ইমান পৰে কৰৈনী অঞ্চলৰ আয়তীসকলে পৰিৱেশন কৰা গীত মাতৰ অনুষ্ঠান শুনিলে। গীত মাত পৰিৱেশন কৰা আয়তীসকল হ'ল ক্ৰমে দীপামণি শইকীয়া, ৰূপা বৰা, গোলাপী শইকীয়া, মামণি শৰ্মা আৰু ৰাণু দেৱী। বাদ্য সংগত কৰিলে কংকনজ্যোতি বৰদলৈ, অংকুৰ বৰদলৈ আৰু প্ৰণৱজ্যোতি বৰাই। আইদেউসকল, আজিলৈ আমাৰ সময় হৈ আহিল। আজিৰ আয়তী আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: এয়া আকাশবাণী নগাঁও। এইখিনিতেই শুনক আজি আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু বিৱৰণ।

আজি সন্ধিয়া 6:45 শুনিবলৈ পাব আঞ্চলিক বাতৰি, 7:05 এটি বৃন্দ গীত, 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব, 7:20 শুনিবলৈ পাব ৰীতা বৰা অধিকাৰীৰ কণ্ঠত আধুনিক গীত, 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী আৰু 8:00 অসমীয়া বাতৰিৰ শিৰোনাম শুনিবলৈ পাব, 8:02 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী, 8:32 পুৰণি অসমীয়া গীত শুনিবলৈ পাব, 8:45 আৰু 9:00 ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব, 9:15 গজল শুনিবলৈ পাব, নিশা 9:25 শুনিবলৈ পাব নিশাৰ আঞ্চলিক বাতৰি, নিশা 9:30 শাস্ত্ৰীয় সংস্কৃতৰ অনুষ্ঠানত যমন ৰাগত হীৰাবাই বৰুডেকাৰৰ কণ্ঠৰ খেয়াল আৰু উস্তাদ ইমৰাত খানৰ মধুবন্তী ৰাগত সুৰবাহাৰ বাদন শুনিবলৈ পাব, নিশা 10:00 লগে লগেই অন্ত পৰিব আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। এয়াই আছিল আজি আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ চমু বিৱৰণী।

শ্ৰোতাসকলক এইখিনিতেই জনাই থওঁ যে নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰোজ নাট্যালয়ে প্ৰতিবছৰৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। অহা 14 জুলাইত সন্ধিয়া 6 বজাৰ লগে লগেই নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশোধৰা বৰাৰ পৰিচালনাত সৰোজ নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই ৰীণা শইকীয়া বৰা সোঁৱৰণী পৰিৱেশ্য কলা বঁটা 2026 প্ৰদান কৰা হ'ব। উস্তাদ বিছমিল্লা খান বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে সকলোকে সাদৰ আমন্ত্ৰণ জনাইছে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে জোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ।

0: মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট NDP বুলি এখন আইন আছে, যত আমি এবছৰ ৰাখিব পাৰো, তাতকৈ আমি ৰাখিব নোৱাৰো। কিন্তু আদালতে তেওঁলোকক যাৱৰ জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো।
1: আজি ধ্বংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন, ভাং, কপ চিৰাপ, ইয়াবা টেবলেট আদি। ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ, ভাং, কপ চিৰাপ, নিচাযুক্ত টেবলেট আৰু কেপচুল। বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে। তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয়। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী, সহকাৰী আয়ুক্ত অনুপম ডেকা, তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে। বজালি জিলাৰ বাঘমৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে। জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰশালী কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ, জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে। ধেমাজি আৰু জোনাই থানা আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয়। এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাণ, অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা, 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায়। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে। এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব। ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব। পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকুৰ বামুনী গাঁৱত নিৰ্মাণ সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। প্ৰায় 85 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয়। উল্লেখযোগ্য যে 65 বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্ৰত শিশু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব, য'ত একে সময়তে 344গৰাকী কিশোৰ কিশোৰী, বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব। তদুপৰি এই কেন্দ্ৰত বিনোদন কক্ষ, প্ৰেক্ষাগৃহ, শ্ৰেণীকোঠা, পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা

0: কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে। ইয়াৰ লগতে এই পামখনৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় প্ৰীতিৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলায়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ সজোৰা মীন পামো পৰিদৰ্শন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে 9 মাইল আৰু 10 মাইলত বানৰ ফলত হোৱা যানজঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক দিগাৰু দিশেৰে মহানগৰত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, খানাপাৰা, সাতগাঁওকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈ অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। টাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
2: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে। পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ উৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
1: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে, মাজুলীৰ বিধায়ক ভুৱন গামৰ লগতে TMPK-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতি আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ত মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰু উপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও ভিতৰ ভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ ঘূৰি যাওঁ বুলক পুলকগগৈৰ ওচৰলৈ।
0: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোদ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30,67,00,000 টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰংগা, পাগলাদিয়া আৰু মটঙা নৈৰ গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গড়াখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাভিযানত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশ লৈ শ্ৰীশইকীয়াই কয় যে প্ৰথম পৰ্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে কৰ্মকৰ্তাসকলক আদৰ্শনিষ্ঠ আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদৰ্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে তেওঁক অৱগত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে। অংকিতে প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডৰ মহাৰাষ্ট্ৰৰ ৱাংখেৰে সাংস্কৃতিক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাত অসমৰ অভ্ৰজ্যোতি নাথে ষষ্ঠ স্থান লাভ কৰে। 8 জুলাইৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত আয়োজক ৰাজ্য অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 430 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। এইখিনিতেই শুনক কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:50। 6:00 আকাশবাণীৰ দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। কাইলৈ পুৱা 6:30 শুনিবলৈ পাব কৃষি আলোচনা। অনুষ্ঠানটিত শুনিবলৈ পাব নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাৰ সৈতে এটি সাক্ষাৎকাৰ। তাৰ পাছতেই শুনিবলৈ পাব কেইটিমান লোকগীত। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। পুৱা 7:15 শুনিবলৈ পাব সুপ্ৰভাত অনুষ্ঠানটি। 7:30 মূৰ্চনা আৰু তাৰ পাছত ক্ৰমে সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ, গীতিমালিকা, পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

9:20 শুনিবলৈ পাব বিশিষ্ট বিজ্ঞানী ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনী মুৰুৱেটি সপোন আছেৰ পঞ্চমটি খণ্ড। 9:40 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। 10:00 শুনিবলৈ পাব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰাৰ সৈতে এটি সাক্ষাৎকাৰ অনুষ্ঠান। দিনৰ 11:00 পৰা বিয়লি 4:30 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 বজাত শুনিবলৈ পাব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ, 5:25 মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ, 5:45 বিদ্যাৰ্থী অনুষ্ঠান আৰু 6:10 কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিত শ্ৰোতাই মৰাপাত খেতিৰ বিষয়ে কিছু কথা জানিবলৈ পাব। 6:40 খেলৰ সংবাদ, 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 বৃন্দগীত আৰু 7:20 সংস্কৃতা মালাকাৰৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব।

7:30 বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰি আৰু 8:02 বজাত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান লগ পাওঁ আহক প্ৰচাৰ কৰা হ'ব। 8:32 বজাত লোকসংগীত আৰু তাৰ পাছত ক্ৰমে সমাচাৰ সন্ধ্যা, নিউজ এট 9 আৰু 9:20 বজাত বিধানসভাৰ সমীক্ষা ৰিলে কৰি শুনোৱা হ'ব।

নিশা 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আৰু তাৰ পাছতেই নিশা 10 বজাত অন্ত পৰিব আমাৰ কেন্দ্ৰৰ দিনটোৰ প্ৰচাৰ। এয়াই আছিল কাইলৈ আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ আগতীয়া পৰিস্থিতি। এতিয়া নিবেদন কৰিছোঁ এটি বৃন্দগীত। গীতৰ কথা তফজুল আলীৰ।

বৃন্দগীতটি শুনিলে। কাইলৈ দিনৰ 10 বজাত শ্ৰোতাসকলে লগ পাব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰাক। এই অনুষ্ঠানটি নিৰ্মালী দেৱী বৰা মিউজিকেল ৰুমৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব।

0: Ea, akajpani. Batorir hoite moi Anuja Lupamudra. Etiar pradhan batorisomuh hoise. Uporashtrapati CP Radhakrishnane amar dekhor samaj sanskarokokolor oitijjor proti samman pradarshan koratu protijon nagorikor porom kartobbo boli duharise. কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে। আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। আজি নতুন দিল্লীৰ দ্বাৰকাস্থিত মন্নম আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ মন্নম স্মৃতি মণ্ডপ আৰু সমাজ সংস্কাৰক তথা স্বাধীনতা সংগ্ৰামী মন্নথু পদ্মনাভনৰ এটি আৱক্ষ মূৰ্তি মুকলি কৰি শ্ৰীৰাধাকৃষ্ণনে এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক ন্যায়, সমতা, শিক্ষা আৰু সামূহিক সেৱাৰ প্ৰতি আজীৱন সমৰ্পিত মন্নথু পদ্মনাভনৰ একনিষ্ঠ সেৱাৰ ওপৰত আলোকপাত কৰে। এখন সৰ্বাত্মক আৰু সৌহাৰ্দ্যপূৰ্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ দেশৰ নিৰন্তৰ প্ৰচেষ্টাক মন্নথু পদ্মনাভনৰ আদৰ্শসমূহে এতিয়াও অনুপ্ৰেৰণা যোগাই আছে বুলি শ্ৰীৰাধাকৃষ্ণনে লগতে কয়।
1: Bharat today is progressing rapidly towards the vision of our honorable Prime Minister Shriman Narendra Modi ji of becoming a most developed nation by 2047. Such progress will be meaningful only when it is accompanied by social harmony, inclusive growth and equal opportunities for every citizen.
0: মন্নাথু পদ্মনাভনক আধুনিক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সমাজ সংস্কাৰক ৰূপে অভিহিত কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে যি সময়ত সমাজ সংস্কাৰৰ দৰে ধাৰণা একোটা বহুতৰ বাবে দুৰ্বৈধ হৈ আছিল আৰু বহু মানুহে সমাজত কোনো ধৰণৰ সহযোগিতা অবিহনে জীয়াতো ভুগি আছিল, সেই সময়ছোৱাতে মন্নাথু পদ্মনাভনে নিজকে সমাজসেৱাৰ বাবে উৎসৰ্গিত কৰিছিল। নিজৰ সমৰ্পণৰ আদৰ্শৰে পৰিচালিত হৈ শ্ৰীপদ্মনাভনে দেশৰ স্বাধীনতা আন্দোলনতো আগভাগ লৈছিল বুলি উপৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে মাত মাতি তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা সমাজৰ বৰমূৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰাত মন্নাথু পদ্মনাভনে গান্ধীজীৰ দৰেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতোটাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্ৰায় 668 কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ডক্টৰ মাণ্ডাভিয়াই তেলেংগানাৰ সনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন 6টা প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব। উল্লেখযোগ্য যে ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি হ'বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশাই তোলা গুৱাহাটীৰ বেলতলাস্থিত 200খন বিচনাযুক্ত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদৰ্শ চিকিৎসালয় অন্যতম। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম ভৱিষ্যৎ নিশ্চিত কৰাৰ বাবে গছপুলি ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত বৃক্ষ মিত্ৰ কাৰ্যসূচী আৰু পৰিৱেশ সংৰক্ষণ সংকল্প অনুষ্ঠানত ভাষণ দি শ্ৰীচৌহানে কয় যে আজি সমগ্ৰ বিশ্ব জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে চিন্তিত।
2: वर्तमान दर से अगर ग्रीन गैसों का उत्सर्जन जारी रहा, वनों की कटाई, प्रदूषण और प्राकृतिक संसाधनों का अत्यधिक दोहन जारी रहा तो 2050 तक पृथ्वी को गंभीर पर्यावरणीय, आर्थिक और सामाजिक चुनौतियों का सामना करना पड़ेगा।
0: তেওঁ উল্লেখ কৰে যে 1880 চনৰ পৰা সাগৰৰ উষ্ণতা বৃদ্ধি আৰু গলি যোৱা হিমবাহৰ ফলত বিশ্বৰ সাগৰৰ জলপৃষ্ঠ প্ৰায় 20-23 চেণ্টিমিটাৰ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে 1900 চনৰ তুলনাত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় 1.5 ডিগ্ৰী চেলচিয়াছ বৃদ্ধি পাইছে, যিটো জলবায়ু পৰিৱৰ্তনৰ এটা গুৰুতৰ সাৱধানবাণী। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ মোকাবিলা কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা কটা যথেষ্ট বৃদ্ধি পাইছে। মন্ত্রীগৰাকীয়ে পরিবেশ সুরক্ষা আৰু সংৰক্ষণৰ বাবে এক পেড় মাকে নাম অভিযান আৰু মিশন লাইফৰ দৰে পদক্ষেপৰ কথাও উল্লেখ কৰে। শ্রীচৌহানে কয় যে ভাৰতে 2070 চনৰ ভিতৰত সম্পূৰ্ণ শূন্য কাৰ্বন নিৰ্গমন হোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে নিৰ্মাণ খণ্ডত পৰিৱেশ অনুকূল প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ 172 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে যিকোনো ধৰণৰ ভৱন বা গাঁথনিৰ নিৰ্মাণ কাৰ্যত স্থায়িত্ব আৰু মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে। লোক নিৰ্মাণ বিভাগৰ বিশ্বাসযোগ্যতা অটুট ৰখাৰ উদ্দেশ্যে তেওঁ বিভাগটোৰ বিষয়া কৰ্মচাৰীসকলক সম্পূৰ্ণ সততা আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবলৈও আহ্বান জনায়। শ্রোতায় বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভিয়েটনাম স্থিত ভাৰতীয় দূতাবাসে দেশখনৰ ফুকক দ্বীপৰ সমীপত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা 15 জন ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ হো চি মিন চিটিলৈ নিয়া হৈছে বুলি জানিবলৈ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দূতাবাসে প্ৰকাশ কৰা অনুসৰি তাত প্ৰয়োজনীয় আনুষ্ঠানিকতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছতে নশ্বৰ দেহসমূহ অতি শীঘ্ৰেই দেশলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হ'ব। এই দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আন 15 জন ভাৰতীয় পৰ্যটকক উপযুক্ত চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় আৰু তেওঁলোকক ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি দূতাবাসে জানিবলৈ দিছে। এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাৰতীয় পৰ্যটক এতিয়াও ফুককৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলিও দূতাবাসে লগতে জনায়। উল্লেখযোগ্য যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লি মিন হানে কালি সংঘটিত এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুম্বাইত থকা ভিয়েটনামৰ কনচুলেট জেনেৰেলে জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী হানে কৰ্তৃপক্ষক দুৰ্ঘটনাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কাৰণসমূহ নিৰ্ণয় কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে 4 জন ক্ৰু সদস্যকে ধৰি মুঠ 37 জন লোকক লৈ যোৱা স্পীডবোটখন কালি ৰুট নংগৈ দ্বীপপুঞ্জৰ ওচৰত সাগৰৰ ঢৌৰ প্ৰচণ্ড খুন্দাত উলটি যোৱাৰ ফলতে এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। মৃত্যু হোৱা ভাৰতীয় পৰ্যটকসকলৰ ভিতৰত 10 জন তামিলনাডুৰ, 3 জন অন্ধ্ৰপ্ৰদেশৰ আৰু 2 জন কেৰালাৰ বুলি জানিব পৰা গৈছে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধ্বজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ কেন্দ্ৰীয় কামাণ্ডে প্ৰকাশ কৰা মতে দেশখনৰ সেনাবাহিনীয়ে ইৰাণৰ প্ৰায় 140টা সামৰিক ঘাটি আৰু যোগাযোগ কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ চলাইছে। ইৰাণেও বাহৰেইন, কুৱেইট আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন নিক্ষেপ কৰিছে। ইপিনে ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত হৰমুজ প্ৰণালী বন্ধ কৰিছে। ইৰাণৰ নৌসেনাবাহিনীয়ে প্ৰকাশ কৰা মতে এখন জাহাজে অকৰ্তৃত্বশীল পথ ব্যৱহাৰ কৰাৰ প্ৰয়াস চলোৱাৰ পাছত এই সামুদ্ৰিক পথটো বন্ধ কৰি দিয়া হৈছে। বাহিনীটোৱে কৈছে যে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ অৱসান নঘটালৈকে কোনো জাহাজকে হৰমুজ প্ৰণালীৰে আহ যাহৰ অনুমতি দিয়া নহ'ব। লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ ঐতিহাসিক টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। ভাৰতীয় দলটোৱে কালি দ্বিতীয় দিনৰ খেলৰ অন্তত 1 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 154 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰি বাতৰি অহাৰ পৰলৈকে 7 উইকেট হেৰুৱাই 315 ৰাণ সংগ্ৰহ কৰিছে। য়াষ্টিকা ভাটিয়াই অনবদ্য বেটিং পৰাক্ৰমেৰে শতক অৰ্জন কৰাৰ লগতে স্মৃতি মান্ধানাই 70 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতে এতিয়ালৈকে দ্বিতীয় ইনিংছত 430 ৰাণত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতৰ প্ৰথম ইনিংছ কালি 285 ৰাণত অন্ত পৰাৰ পাছত ইংলেণ্ডে প্ৰথম ইনিংছ 170 ৰাণতে সামৰে। ভাৰতৰ হৈ ক্ৰান্তি গড়ে 5টা উইকেট দখল কৰে। উল্লেখযোগ্য যে এইখনেই হৈছে লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন মহিলাৰ টেষ্ট ক্ৰিকেট খেল। বিশ্বৰ শীৰ্ষস্থানীয় খেলুৱৈ ইটালীৰ য়ানিকছেনৰ আজি নিশা উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জ্বেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে চেক গণৰাজ্যৰ লিণ্ডা নস্কোভাই যোৱা নিশা লণ্ডনত অনুষ্ঠিত ফাইনেলত নিজ দেশৰে কেৰলিনা মুকোভাক 6-2, 5-7, 6-3 ছেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে উইম্বলডন প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আমাৰ দেশৰ সমাজ সংস্কাৰকসকলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰতিজন নাগৰিকৰ পৰম কৰ্তব্য বুলি দোহাৰিছে। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ 7টাকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্ৰকল্প মুকলি কৰিব। ভিয়েটনামস্থিত ভাৰতীয় দূতাবাসে দেশখনত স্পীডবোটৰ দুৰ্ঘটনাত মৃত্যু হোৱা ভাৰতীয় পৰ্যটকৰ নশ্বৰ দেহ অতি শীঘ্ৰেই ভাৰতলৈ উভতাই পঠিয়াব বুলি জানিবলৈ দিছে আৰু লণ্ডনৰ লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ টেষ্ট খেলৰ আজি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
3: এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ ৰীতা বৰা অধিকাৰীৰ কণ্ঠত আধুনিক গীত। অনুষ্ঠানত প্ৰথমেই প্ৰশান্ত কুমাৰ বৰদলৈৰ ৰচনাৰে এই গীতটি

0: অনুষ্ঠানত এইবাৰ শিল্পীৰ কণ্ঠত নগেন বৰা ৰচিত এই গীতটি।
1: ভাবিছোঁ

ৰীতা বৰা অধিকাৰীৰ কণ্ঠত আধুনিক গীত শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এইখিনিতেই শ্ৰোতাসকলক জনাই থওঁ যে কাইলৈ দিনৰ 10 বজাত শ্ৰোতাসকলে লগ পাব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰাক। এই অনুষ্ঠানটি নিৰ্মালী দেৱী বৰা মিউজিকেল ৰুমৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। শ্ৰোতালৈ আন এটি ঘোষণা। নগাঁৱৰ ভাৰতনাট্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান সৰুজ নাট্যালয়ে প্ৰতিবছৰৰ দৰে এই বৰ্ষতো ৰীণা শইকীয়া বৰাৰ সোঁৱৰণত পৰম্পৰা 2026 উদযাপন কৰিবলৈ লৈছে। অহা 14 জুলাইত সন্ধিয়া 6 বজাত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতনাট্যমৰ যশস্বী শিল্পী ডক্টৰ যশোধৰা বৰাৰ পৰিচালনাত সৰুজ নাট্য বিদ্যালয়ৰ শিল্পীসকলে এক মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতেই ৰীণা শইকীয়া বৰা সোঁৱৰণী পৰিৱেশ্য কলা বঁটা 2026 প্ৰদান কৰা হ'ব ওস্তাদ বিছমিল্লা খান বঁটাপ্ৰাপক যশস্বী শিল্পী ডক্টৰ মীৰানন্দ বৰঠাকুৰক। এই অনুষ্ঠানটি উপভোগ কৰিবলৈ উদ্যোক্তাসকলে সকলোকে সাদৰ আমন্ত্ৰণ জনাইছে। প্ৰিয় শ্ৰোতা, সন্ধিয়াৰ এই সময়কণ জীপাল কৰি তুলিবলৈ লৈ আহিছোঁ এমুঠি জনপ্ৰিয় হিন্দী বোলছবিৰ গীত। আৰম্ভ কৰিছোঁ সুৰ লহৰী। অনুষ্ঠানৰ প্ৰথমতেই এয়া ডক্টৰ ভূপেন হাজৰিকা।

0: হেল্ল'
1: ৰাজেশ ডাঙৰীয়া, পুলিচ থানাৰ পৰা কৈছোঁ।
0: আকৌ
1: আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে। অন্য এটা কথালৈ যাওক, অকলে আপোনাৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে। কেছ দীঘল হ'ব।
2: 10 লাখ দিয়ক, বাচি যাব।
3: ছাৰ, ইমান ক'ত পাম?
2: এটা লিংক পঠিয়াইছোঁ, এতিয়া প্ৰচেছিঙৰ বাবে 2 লাখ দিয়ক, বাকীখিনি পিছত।
3: ছাৰ, 2 লাখ?
4: কি হ'ল দেউতা?
3: মাজনী এখেতে কৈছে যে মোৰ পাৰ্চেলত ড্ৰাগছ পোৱা গৈছে।
1: আরে,
3: কাটি দিলে?
4: ভয় নাখাব দেউতা, ডিজিটেল এরেস্ট বুলি একো নাই, এবোৰ হৈছে প্ৰবঞ্চনা।
3: প্ৰবঞ্চনা?
4: পুলিচ, বেংক, RBI ইত্যাদিৰ নাম লৈ আহিব পৰা সাইবাৰ অপৰাধীৰ ফোন বা ভিডিঅ' কলৰ পৰা সাৱধানে থাকিব। তেওঁলোকলৈ কোনো পইচা নপঠিয়াব আৰু ততালিকে পুলিচক জনাব। যদিহে টেঙৰ আমি নেদেখুওৱা,
3: তেন্তে পইচা হেৰুৱাবা।
5: RBI কয়,
6: জানি লওক, সতৰ্ক হৈ ৰওক।
7: অনুষ্ঠানত এইবাৰ উদিত নাৰায়ণ আৰু অনুৰাধা পৰোৱালৰ দ্বৈত কণ্ঠত বেটা বোলছবিৰ এই গীতটি।

সুৰলহৰী অনুষ্ঠানটো শুনিলে। শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

0: সংবাদ চলন্তিকা শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেৱল মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ বাবে পৃথক টেট অনুষ্ঠিত কৰা নহয় বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত 2,264 শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব বুলি সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনৰে কোনোধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। যান বাহন আৰক্ষীয়ে এই ক্ষেত্ৰত নতুন পথ নিৰ্দেশনা জাৰি কৰিছে। গুৱাহাটীত অনুষ্ঠিত 8ম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ অন্তিম দুখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
2: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো সামাজিক মাধ্যমযোগে শ্ৰোতাই অনুৰোধ কৰা গীতৰ অনুষ্ঠান সাঁথৰি। অনুষ্ঠানৰ প্ৰথমতেই খগেন মহন্তৰ কণ্ঠত কেশৱ মহন্তৰ ৰচনাৰে এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে বৰদুৱাৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাই।

অনুষ্ঠানত এইবাৰ জুবিন গাৰ্গ। গীতটিৰ বাবে অনুৰোধ কৰিছে বকু খৰখৰিৰ পৰা সুদৰ্শন বড়োৱে।

অনুষ্ঠানত এইবাৰ খগেন মহন্ত, গীতৰ কথা কেশৱ মহন্তৰ। গীতটিৰ বাবে অনুৰোধ কৰিছে গোলাঘাট মিছামৰাৰ পৰা অজিত কুমাৰ শৰ্মাই।

অনুষ্ঠানত এইবাৰ মহেন্দ্ৰ হাজৰিকা। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে দ পানী বাৰীৰ পৰা সুৰুজ ইংতিয়ে।

শ্ৰোতাই দাপনিবাৰীৰ সুৰুজ ইংতিয়ে অনুৰোধ কৰা গীতটি শুনিলে। এইবাৰ নিবেদন কৰিছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ আন এটি গীত। গীতটিৰ বাবে অনুৰোধ কৰিছে গেদাৰবৰীৰ পৰা উৎপল বৰা, অঞ্জলি বৰা, ঋগবেদী বৰা, তাৰকিয়া বৰা আৰু ৰম্ভা বৰায়।

শ্ৰোতাই সাতসৰী অনুষ্ঠানটি শুনিলে। আমালৈ যিসকল শ্ৰোতাই সামাজিক মাধ্যমযোগে গীতৰ অনুৰোধ কৰিছিল, ইয়াৰ পৰৱৰ্তী খণ্ডত তেওঁলোকৰ গীতসমূহ প্ৰচাৰ কৰা হ'ব। আজিৰ সাতসৰী অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল। এতিয়া নিবেদন কৰিছোঁ কেইটিমান পুৰণি অসমীয়া গীত। অনুষ্ঠানত প্ৰথমেই শুনক দীপালী বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

পুৰণি অসমীয়া গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। খন্তেক পাছতে আকাশবাণীৰ দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য ধ্বংস অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাশালৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোড ৰোলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধ্বংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। বঙাইগাঁৱতো আজি বীৰজৰা চাহ বাগিচাৰ সমীপত প্ৰায় 6,63,35,000 টকা মূল্যৰ নিচাযুক্ত দ্ৰব্য ধ্বংস কৰা হয়। নিচাযুক্ত দ্ৰব্যখিনিৰ ভিতৰত 1,000 কিলোগ্ৰামতকৈ অধিক গাঞ্জা, প্ৰায় 295 গ্ৰাম হেৰইন, 5,070টা নিচাযুক্ত টেবলেট আৰু 13 কিলোগ্ৰামতকৈ অধিক অপিয়াম আছিল। বৰপেটা জিলাৰ আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়। তামোলপুৰ জিলাতো আৰক্ষীৰ উদ্যোগত আজি বৰখাত শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয়। বজালী জিলাৰ বাঘমাৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰায় 13,00,000 টকাৰো অধিক মূল্যৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হয়। এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষীয়ে আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য ধ্বংস কৰে। মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55,00,000 টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয়। তাকাম মিচিং পৰিং কেবাং চমুকৈ টি এম পি কেই শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতি সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডাঃ পেগুৱে এই কথা উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডাঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে কয়।
1: স্পেচিয়েল টেপ তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
0: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দৌলে, মাজুলীৰ বিধায়ক ভুৱন গাবৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাটৰ 9 মাইল, 10 মাইল আদি অঞ্চলত ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। কৃত্ৰিম বানৰ ফলত সেই পথছোৱাৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। যোৰাবাটেৰে আহিবলগীয়া সকলো যান বাহনৰ দিশ সলনি কৰা হৈছে। সেই অনুসৰি গুৱাহাটী অভিমুখে অহা যান বাহনসমূহ দিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান বাহনসমূহ কইনাধৰাৰ পৰা নাৰেংগী হৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, বেলতলা, পাণ্ডু, খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব। আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব। সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত পুনৰ আৰম্ভ হ'ব। কাইলৈ জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতীয়ে আদালতত সাক্ষ্যদান কৰিব। ইফালে এই গোচৰৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ ন্যায়ালয়ৰ মজিয়াত শুনানি হ'ব। আনহাতে ফাষ্ট ট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সন্দীপন গাৰ্গে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।
2: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনক যমন ৰাগত হেৰাবাই বাৰুডেকাৰৰ কণ্ঠত খেয়াল।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজ নিউজ অন AIR এপযোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল PK ৰাজা আৰু হিমশেখৰ বৰুৱা। কৰ্তব্যকক্ষৰ পৰা সহযোগ কৰিলে ৰূপম নাথে। আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই কুমাৰ পদ্মনাভে ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।